এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ এতিয়াৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত গীতালী ভট্টাচাৰ্য, নিয়ন্ত্ৰণ কক্ষত ধীৰাজ বৈশ্য, মনোজ হাজৰিকা, বিশ্বদেৱ স্বৰ্গীয়াৰী আৰু অমলেশ কলিতা, ট্ৰান্সমিটাৰত তিলক চন্দ্ৰ দাস আৰু আছিফ আহমেদ, আৰু লগতে ষ্টুডিঅ'ত মই চৰণদীপ ঠাকুৰীয়া। প্ৰিয় শ্ৰোতা, মুকলি কৰিছোঁ ভক্তিমূলক গীতৰ অনুষ্ঠান বন্দনা।

বন্দনা ভক্তিমূলক গীতৰ অনুষ্ঠানটিত শ্ৰোতাসকলে ইমান পৰে প্ৰণীতানাথ বৰা আৰু সংগীবৃন্দৰ কণ্ঠৰ বৰগীত, ববিতা ওজা আৰু সংগীসকলে পৰিৱেশন কৰা নাম, উমাকান্ত বৈৰাগী আৰু সংগীসকলৰ কণ্ঠৰ টোকাৰী গীত, লোহিত চন্দ্ৰ মেধিৰ কণ্ঠৰ লোকগীত আৰু গীতিকা চেটাৰ্জীৰ কণ্ঠত তুলসীদাস ভজন এটি শুনিলে।

এই অধিৱেশনৰে পুৱা 6:15 চিত্ৰলেখা দাস বৰাৰ কণ্ঠৰ ভজন, পুৱা 6:20 আৰু নিশা 8:15 বসন্ত পাটগিৰিৰ কণ্ঠৰ লোকগীত, 6:30 পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন, পুৱা 7:15 আৰু 8:40 আধুনিক গীত শুনিবলৈ পাব। নিয়োগ বাতৰি প্ৰচাৰৰ সময় পুৱা 7:50 আৰু 9:15 ৰূপালী ঢৌ। দ্বিতীয় অধিৱেশনৰ দিনৰ 11:30 গীতিমালিকাৰ গীতৰ শিল্পী মিহিৰ বৰদলৈ, সংগীতা বৰঠাকুৰ, পুলক বেনাৰ্জী, ইৰা তহবিলদাৰ আৰু দিলীপ কুমাৰ শৰ্মা। ১২:10 পৰা সৈন্যবাহিনীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠানত আছে ফিল্ম সংগীত, আস্কা গীত, গীত আপনা ধুন পাৰাই, এক হি ফিল্ম কে গীত, নয়ে তৰানে আৰু গুঞ্জন। ৩:00 পৰা আকাশবাণী ৰেইনব'ৰ অনুষ্ঠানসমূহ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। বিয়লি 5:10 পৰা যুৱবাণী, ইয়াত আছে এখনি তথ্যভিত্তিক আলেখ্য ৰিভাৰ ডলফিন, আগবঢ়াব স্নেহা পাঠক আৰু পম্পী মালাকাৰে। সন্ধিয়া 6:30 লণ্ডনৰ অভেল ষ্টেডিয়ামত অনুষ্ঠিত আইছ উইমেন্স টি20 ক্ৰিকেট ৱৰ্ল্ড কাপৰ প্ৰথমখন ছেমিফাইনেল দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। লগতে আছে মনোৰঞ্জন, পৰিণীতা গোস্বামীৰ কণ্ঠৰ বৰগীত, শতাব্দী শৰ্মাৰ কণ্ঠৰ আধুনিক গীত আৰু জে এইচ ফ্ৰিডেলেন আৰু সংগীতবৃন্দৰ কণ্ঠৰ জিকি। নিশা 8:30 ভজনৰ অনুষ্ঠান, 9:30 ৰামধেনু আৰু 10:00 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত পণ্ডিত হৰিপ্ৰসাদ দাস চৌৰিয়াছা বাঁহীবাদন। এয়া আছিল প্ৰাগজ্যোতিষপুৰ ভাষাৰ অনুষ্ঠানসূচী। এতিয়া জানো আহক মহাবাহু শাখাযোগে আজি প্ৰচাৰ হ'বলগীয়া দুটিমান অনুষ্ঠানৰ বিষয়ে। পুৱা 10:00 জীৱন সুৰভী অনুষ্ঠানৰ অতিথি অৱসৰপ্ৰাপ্ত শিক্ষক তথা লেখক হেমপ্ৰসাদ বৰা, সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ। 12:15 মোৰ সংগীত যাত্ৰা অনুষ্ঠানৰ অতিথি গুণীন্দ্ৰনাথ ওজা, সাক্ষাৎ গ্ৰহণ অশোক ভট্টাচাৰ্যৰ। 12:30 আইদেউৰ বোলনি অনুষ্ঠানত মহিলাৰ বিভিন্ন শাৰীৰিক সমস্যা আৰু আয়ুৰ্বেদিক চিকিৎসা, তাৰ বিষয়ে ডাক্তৰ দীপ্তিৰেখা শৰ্মাৰ সৈতে লাইভ ফোন ইন অনুষ্ঠান, সাক্ষাৎ গ্ৰহণ জোনালী বৰুৱাৰ বিয়লি 5:20 চাহ গছৰ মাজে মাজে অনুষ্ঠানত কলিয়াবৰ সাংস্কৃতিক সংঘৰ বিচিত্ৰানুষ্ঠান, 6:10 কৃষিজগত অনুষ্ঠানত খেতি আৰু খেতিয়ক এই বিষয়ে ধ্ৰুৱজ্যোতি শইকীয়া আৰু তপন দত্ত বৰুৱাৰ সৈতে সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ ডক্টৰ চন্দ্ৰপ্ৰসাদ শইকীয়াৰ, প্ৰযোজনা উৎপল বৰাৰ। নিশা 8:02 খেল আৰু খেলুৱৈ অনুষ্ঠানত এতিয়া আলোচনা ফিফা ৱৰ্ল্ড কাপ 2026, ইয়াত ভাগ ল'ব কুলদীপ ভাগৱতী, সিদ্ধাৰ্থ শংকৰ ডেকা আৰু তৌহিদ আলী তালুকদাৰে, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। নিশা 8:20 সুৰৰ শৰাই অনুষ্ঠানৰ শিল্পী সুৱাগমণি মহন্ত, সুৰকাৰ দীপক কুমাৰ শৰ্মা, প্ৰযোজনা ভাস্কৰজ্যোতি গগৈ। নিশা 9:30 সাধক সুন্দৰৰ অনুষ্ঠানৰ অতিথি বিউটি শৰ্মা বৰুৱা, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। অনুষ্ঠান পৰিস্থিতি ইমানেই।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আগবঢ়াইছো চিত্ৰলেখা দাস বৰাৰ কণ্ঠৰ ভজন।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আগবঢ়াইছো লোকগীতৰ অনুষ্ঠান। অনুষ্ঠানত শুনক বসন্ত পাটগিৰিৰ কণ্ঠৰ দুটি লোকগীত।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰ 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। এতিয়া আগবঢ়াইছো পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন। অনুষ্ঠানত প্ৰথমে এয়া আৰতি ছবিৰ পৰা লতা মংগেশকাৰৰ কণ্ঠৰ এটি গীত।

শ্ৰোতাসকলে হিন্দী গীতৰ অনুষ্ঠান মধুবন শুনিছে। আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ চাইনাটাউন ছবিখনৰ পৰা মহম্মদ ৰফিৰ কণ্ঠত এটি গীত।

শ্রোতাসকলে মধুবন শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছো অভিমান ছবিৰ পৰা লতা মঙ্গেশকৰ আৰু মহম্মদ ৰফিৰ কণ্ঠত এটি গীত।

0: মধুবন পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে সামৰা হ'ল।
1: ৭৯ বছৰত আকাশবাণী গুৱাহাটী
2: এক জুলাইত প্ৰতিষ্ঠাৰ ৭৯ বছৰত প্ৰৱেশ কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অনাতাঁৰ কেন্দ্ৰ আকাশবাণী গুৱাহাটীয়ে।
3: বহুজনৰ হিত আৰু সুখৰ অৰ্থে অব্যাহত এই অনিৰুদ্ধ যাত্ৰাক উদযাপন কৰাৰ মানসেৰে আপোনালৈ আমাৰ সাদৰ আমন্ত্ৰণ।
2: এক জুলাইৰ সন্ধিয়া ৬:৩০ পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ আয়োজন
3: উপজা দিনৰ সুবাস
1: পৰিৱেশিত হ'ব নন্দিতা শৰ্মাৰ কণ্ঠত লঘু শাস্ত্ৰীয় সংগীত,
2: সুবেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ,
3: আৰু কণ্ঠশিল্পী মঞ্জুস্তা মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু

0: লগতে উন্মোচন কৰা হ'ব পূৰ্বে আকাশবাণীয়ে প্ৰকাশ কৰা আকাশী নামৰ আলোচনীৰ অসমীয়া সংস্কৰণৰ এমুঠি নিৰ্বাচিত লেখাৰ সংকলন আকাশী
1: আৰু আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰি উলিওৱা এখন ই মেগাজিন
0: উপজা দিনৰ সুবাস
2: 1 জুলাইৰ সন্ধিয়া 6:30 বজাৰ পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত
3: আপোনাসৱক সাদৰ আমন্ত্ৰণ জনাওঁ।

গুৱাহাটী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়ে টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: অগ্নিযুগৰ গান,
3: অগ্নিযুগৰ পিৰিঙতি মই নতুন অসম গঢ়িম।
4: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
3: অ' মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ এই গান।
2: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
4: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

0: বহুজনৰ হিত আৰু সুখৰ অৰ্থে অব্যাহত এই অনিৰুদ্ধ যাত্ৰাক উদযাপন কৰাৰ মানসেৰে আপোনালৈ আমাৰ সাদৰ আমন্ত্ৰণ।
1: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ আয়োজন
0: উপজা দিনৰ সুবাস
2: পৰিৱেশিত হ'ব নন্দিতা শৰ্মাৰ কণ্ঠত লঘু শাস্ত্ৰীয় সংগীত,
1: সুভেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ,
0: আৰু কণ্ঠশিল্পী মঞ্জুস্তা মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু গীত।

0: বছৰত আকাশবাণী গুৱাহাটী
1: এক জুলাইত প্ৰতিষ্ঠাৰ 79 বছৰত প্ৰৱেশ কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অনাতাৰ কেন্দ্ৰ আকাশবাণী গুৱাহাটীয়ে।

0: লগতে উন্মোচন কৰা হ'ব পূৰ্বে আকাশবাণীয়ে প্ৰকাশ কৰা আকাশী নামৰ আলোচনীৰ অসমীয়া সংস্কৰণৰ এমুঠি নিৰ্বাচিত লেখাৰ সংকলন আকাশী
1: আৰু আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰি উলিওৱা এখন ই মেগাজিন
0: উপজা দিনৰ সুবাস
2: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত
3: আপোনাক সাদৰ আমন্ত্ৰণ জনাওঁ।

উপন্যাস পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.1।

আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

0: উনাশী বছৰত আকাশবাণী গুৱাহাটী
1: এক জুলাইত প্ৰতিষ্ঠাৰ উনাশী বছৰত প্ৰৱেশ কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অনাতাঁৰ কেন্দ্ৰ আকাশবাণী গুৱাহাটীয়ে।
2: বহুজনৰ হিত আৰু সুখৰ অৰ্থে অব্যাহত এই অনিৰুদ্ধ যাত্ৰাক উদযাপন কৰাৰ মানসেৰে আপোনালৈ আমাৰ সাদৰ আমন্ত্ৰণ।
1: এক জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ আয়োজন
2: উপজা দিনৰ সুবাস
0: পৰিৱেশিত হ'ব নন্দিতা শৰ্মাৰ কণ্ঠত লঘু শাস্ত্ৰীয় সংগীত,
1: সুবেশ বসুৰ হাৱাইন গীটাৰত

0: লগতে উন্মোচন কৰা হ'ব পূৰ্বে আকাশবাণীয়ে প্ৰকাশ কৰা আকাশী নামৰ আলোচনীৰ অসমীয়া সংস্কৰণৰ এমুঠি নিৰ্বাচিত লেখাৰ সংকলন আকাশী
1: আৰু আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰি উলিওৱা এখন ই মেগাজিন
0: উপজা দিনৰ সুবাস
2: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত
3: আপোনাক সাদৰ আমন্ত্ৰণ জনাওঁ।

বিবিধ ভারতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়ে টুকি থওক। আমাৰ নম্বৰ হৈছে 6003366944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। খন্তেক পাছতে 7:05ৰ পৰা বাতৰি শুনিবলৈ পাব।
3: এয়া আকাশবাণী। বাতৰি কৈছো মঞ্জিত গগৈয়ে। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কালি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত দ্বিতীয় পৰ্যায়ৰ সাহসিকতাৰ বঁটাসমূহ প্ৰদান কৰে। চৰকাৰে পেট্ৰল আৰু ডিজেলৰ বিক্ৰীৰ লগতে বিতৰণৰ অস্থায়ী নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। উত্তৰ পূবৰ ৰাজ্যসমূহৰ ধাৰাষাৰ বৰষুণৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অৰুণাচল প্ৰদেশ আৰু অসমৰ মুখ্যমন্ত্ৰীৰ সৈতে কালি টেলিফোনযোগে বাৰ্তালাপ কৰে। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে বান পৰিস্থিতিৰ পৰ্যালোচনাৰ বাবে দুদিনীয়া কাৰ্যসূচীৰে আজি উত্তৰ পূবত উপস্থিত হ'ব। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত এখন খেলত ব্ৰাজিলে জাপানক 2-1 পৰাস্ত কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কালি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত দ্বিতীয় পৰ্যায়ৰ সাহসিকতাৰ বঁটাসমূহ প্ৰদান কৰে। এয়াৰ মাৰ্শেল তৰুণ চৌধুৰী, লেফটেনেণ্ট জেনেৰেল নীৰজ বাঞ্চয়, লেফটেনেণ্ট জেনেৰেল বিকাশ ৰোহিল্লা, লেফটেনেণ্ট জেনেৰেল হৰবিন্দৰ সিং ভদ্ৰা আৰু লেফটেনেণ্ট জেনেৰেল মহিন্দৰ পাল সিঙক অতি বিশিষ্ট সেৱা পদকেৰে সন্মানিত কৰা হয়। এই অনুষ্ঠানত উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ লগতে কেন্দ্ৰীয় মন্ত্ৰীসকল আৰু সশস্ত্ৰ বাহিনীৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। প্ৰতিৰক্ষা বাহিনী, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী আৰু অন্যান্য নিৰাপত্তা সংস্থাসমূহত কৰ্মৰত সাহসিকতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰা লোকক এই বঁটা প্ৰদান কৰা হয়। এই বঁটাই সন্ত্ৰাসবাদ, উগ্ৰবাদকে ধৰি জম্মু কাশ্মীৰ, উত্তৰ পূৰ্বাঞ্চল আৰু দেশৰ সীমান্ত অঞ্চলৰ শত্ৰুৰ ভাবুকিৰ বিৰুদ্ধে ভাৰতৰ অবিৰত যুঁজখনক প্ৰতিফলিত কৰে। তদুপৰি বিমান পৰিবহণ, সামুদ্ৰিক অভিযান আৰু মানৱীয় অভিযানসমূহত দেখুওৱা অনবদ্য সাহসকো এই বঁটাৰ জৰিয়তে স্বীকৃতি দিয়া হয়। ইয়াৰ আগেয়ে ৰাষ্ট্ৰপতিগৰাকীয়ে যোৱা 8 জুনত ৰাষ্ট্ৰপতি ভৱনত আয়োজিত অনুষ্ঠানত প্ৰথম পৰ্যায়ৰ সাহসিকতাৰ বঁটাসমূহ প্ৰদান কৰিছিল। চৰকাৰে পেট্ৰল আৰু ডিজেলৰ বিক্ৰীৰ লগতে বিতৰণৰ অস্থায়ী নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে কয় যে অহা 1 জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাজহুৱা খণ্ডৰ তেল বিপণন কোম্পানীসমূহৰ খুচুৰা বিপণীসমূহত এই অস্থায়ী নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা হ'ব। বিবৃতিটোত লগতে কোৱা হৈছে যে পশ্চিম এছিয়াৰ সংকটৰ সময়ত উদ্ভৱ হোৱা সমস্যাসমূহৰ বাবে যোৱা 12 জুনৰ পৰা চৰকাৰে অস্থায়ী নিষেধাজ্ঞা আৰোপ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। বৰ্তমান দেশত পেট্ৰল ডিজেলৰ যোগান স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে আৰু জনসাধাৰণৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি এই নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা হৈছে বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে। উত্তৰ পূবৰ ৰাজ্যসমূহত ধাৰাষাৰ বৰষুণৰ ফলত উদ্ভৱ হোৱা বান পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অৰুণাচল প্ৰদেশ আৰু অসমৰ মুখ্যমন্ত্ৰীৰ সৈতে কালি টেলিফোনযোগে বাৰ্তালাপ কৰে। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গৃহমন্ত্ৰী শ্ৰীশ্বাহক উদ্ধাৰ আৰু সাহায্য অভিযানৰ বিষয়ে সবিশেষ অৱগত কৰে। উল্লেখযোগ্য যে অসমৰ ধেমাজি জিলাৰ 4টা ৰাজহ চক্ৰৰ 69খন গাঁৱৰ 16,000ৰো অধিক লোক বানৰ ফলত ক্ষতিগ্ৰস্ত হৈছে বুলি অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থা প্ৰাধিকৰণে প্ৰকাশ কৰিছে। জোনাইৰ চিলে আৰু জোনাই নৈৰ বাঢ়নী পানীয়ে বাহিৰ জোনাই, লোহিজান, লোহিতপুৰ দেউৰী, বেৰা বেংগুলী, অকলেণ্ডকে ধৰি কমেও 20খন গাঁও জলমগ্ন কৰিছে। একেদৰে দিখাৰী নৈৰ বানে জোনাই অঞ্চলৰ 15খনৰো অধিক গাঁও বুৰাই পেলাইছে। জিলাখনত বৰ্তমানলৈকে বানত ক্ষতিগ্ৰস্ত প্ৰায় 12,000 লোকৰ বাবে 9টা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে। ইপিনে চিমেন নৈৰ বাঢ়নী পানীয়ে নৈখনৰ ওপৰত থকা ৰেল দলঙৰ এটা অংশ খহাই নিয়াত চিলাপথাৰ আৰু মুৰ্কং চেলেকৰ মাজত ৰেল যোগাযোগ বন্ধ হৈ পৰিছে। অৰুণাচল প্ৰদেশৰ 12খন জিলাত বানৰ ফলত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈছে। ৰাজ্যখনত ভূমিস্খলনৰ ফলত চিজি মাগি ব্লক পইণ্টত চিজি নদীৰ সোঁত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাত নদীখনৰ স্বাভাৱিক জলধাৰা বন্ধ হৈ পৰে। সমাগত 5 দিনত উত্তৰ পূৰ্বাঞ্চল, পশ্চিমবংগৰ কোনো কোনো অঞ্চল আৰু ছিক্কিমত ধাৰাষাৰ বৰষুণৰ সম্ভাৱনা আছে। ভাৰতীয় বতৰ বিজ্ঞানে এইবুলি প্ৰকাশ কৰিছে। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে দুদিনীয়া কাৰ্যসূচীৰে আজি উত্তৰ পূব ভ্ৰমণ কৰিব। শ্ৰীচৌহানে গুৱাহাটীত এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰিব। এই বৈঠকত বানে অসম আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ শস্য, গাঁও আৰু জটিল আন্তঃগাঁথনিৰ ওপৰত পেলোৱা প্ৰভাৱৰ পৰ্যালোচনা কৰি চলি থকা সাহায্য অভিযানৰ অগ্ৰগতিৰ মূল্যায়ন কৰিব আৰু অধিক সহায় আৰু হস্তক্ষেপৰ প্ৰয়োজনীয়তাৰ বিষয়ে আলোচনা কৰিব। ইয়াৰ পাছত শ্ৰীচৌহানে অৰুণাচল প্ৰদেশৰ বানাক্ৰান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি বানপীড়িত গাঁও, কৃষিপথাৰ, সাহায্য শিবিৰৰ অৱস্থাৰ বুজ ল'ব। এই ভ্ৰমণৰ সময়ত মন্ত্ৰীগৰাকীয়ে ক্ষতিগ্ৰস্ত কৃষক, স্থানীয় বাসিন্দা, মহিলা আৰু যুৱক যুৱতীসকলৰ সৈতে পোনপটীয়াকৈ মত বিনিময় কৰি এতিয়ালৈকে গ্ৰহণ কৰা সাহায্য ব্যৱস্থাৰ ফলপ্ৰসূতাৰ বুজ ল'ব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অৰুণাচল প্ৰদেশ চৰকাৰৰ মন্ত্ৰী, জ্যেষ্ঠ বিষয়া আৰু অন্যান্য জনপ্ৰতিনিধিসকলৰ সৈতেও আলোচনাত মিলিত হোৱাৰ কথা। এই আলোচনাত ক্ষতিগ্ৰস্ত কৃষকৰ শস্যৰ ক্ষতিৰ মূল্যায়ন, ক্ষতিপূৰণ আৰু শস্য বীমাৰ ধন, বানপানীৰ ফলত ক্ষতিগ্ৰস্ত পথ, দলং আৰু মথাউৰি পুনৰুদ্ধাৰৰ লগতে গ্ৰাম্য আন্তঃগাঁথনি পুনৰ নিৰ্মাণৰ কৌশলৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পশ্চিমবংগ চৰকাৰে ৰাজ্যখনত উমৈহতীয়া দেৱানী বিধি ইউ চি চি কাৰ্যকৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে বিধানসভাত ঘোষণা কৰা অনুসৰি অহা 2 জুলাইত অনুষ্ঠিত হ'বলগীয়া ৰাজ্যিক কেবিনেট বৈঠকত বিধেয়কখনৰ খচৰা প্ৰস্তাৱ দাখিল কৰা হ'ব। গুজৰাট, উত্তৰাখণ্ড আৰু অসমৰ আৰ্হি অনুসৰণ কৰি উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ৰঞ্জনা দেশাইৰ নেতৃত্বত এখন সমিতি গঠন কৰি দিয়া হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই সমিতিখনে বিবাহ, বিবাহ বিচ্ছেদকে ধৰি মুঠ 9টা বিষয়ৰ ওপৰত অধ্যয়ন কৰিব আৰু 4 সপ্তাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব। অৱশ্যে তেওঁ স্পষ্ট কৰি দিছে যে অনুসূচিত জনজাতি, আদিবাসী, কুৰ্মী আৰু প্ৰাচীন খিলঞ্জীয়া সম্প্ৰদায়ক এই আইনৰ পৰিসৰৰ বাহিৰত ৰখা হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু দুদিনীয়া ভ্ৰমণসূচীৰে আজি অন্ধ্ৰপ্ৰদেশত উপস্থিত হ'ব। ৰাজ্যখনৰ ভিজিয়া নাগাৰামত আজি কেন্দ্ৰীয় জনজাতি বিশ্ববিদ্যালয়ৰ প্ৰথম সমাৱৰ্তন সমাৰোহত ৰাষ্ট্ৰপতিগৰাকীয়ে অংশগ্ৰহণ কৰিব। কাইলৈ তেওঁ অনন্তপুৰামত কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ প্ৰথম সমাৱৰ্তন সমাৰোহত উপস্থিত থাকিব। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে দেশৰ চলচ্চিত্ৰ উদ্যোগক উন্নীত কৰাৰ লক্ষ্যৰে বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ অধ্যক্ষতাত নতুন দিল্লীত কালি অনুষ্ঠিত এখন উচ্চ পৰ্যায়ৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই বৈঠকত প্ৰচাৰ ভাৰতীৰ অধ্যক্ষ প্ৰসূন যোশীৰ অধ্যক্ষতাত এটা উচ্চ পৰ্যায়ৰ অধ্যয়ন গোট গঠন কৰা হৈছে। এই গোটটোৱে দেশৰ চিনেমা উদ্যোগৰ সুযোগ আৰু প্ৰত্যাহ্বানসমূহ অধ্যয়ন কৰিব। মন্ত্ৰালয়ে ৰাজ্যসমূহে গ্ৰহণ কৰাৰ বাবে আৰ্হি ৰাজ্যিক

0: চিনেমা নিয়মাৱলীও প্ৰস্তুত কৰিছে। ৰাজ্য চৰকাৰসমূহক এই নিয়মাৱলী গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে। আফগানিস্তানৰ বিৰুদ্ধে পাকিস্তানে চলোৱা এয়াৰ ষ্ট্ৰাইকত শিশু আৰু মহিলাসহ বহু সাধাৰণ নাগৰিকৰ মৃত্যু হোৱাৰ পাছত ভাৰতে পাকিস্তানক কঠোৰ ভাষাৰে গৰিহণা দিছে। এটা বিবৃতিযোগে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে পাকিস্তানৰ আফগানিস্তানৰ সাৰ্বভৌমত্বৰ ওপৰত চলোৱা এই আক্ৰমণে আঞ্চলিক শান্তি আৰু স্থিতিশীলতাৰ প্ৰতি প্ৰত্যক্ষ ভাবুকি কঢ়িয়াই আনিছে। এই আক্ৰমণৰ জৰিয়তে পাকিস্তানৰ আভ্যন্তৰীণ ব্যৰ্থতা প্ৰতিফলিত হৈছে বুলিও বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। ভাৰতে আফগানিস্তানৰ নিহতসকলৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে আৰু আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছে। এই বিবৃতিৰ জৰিয়তে ভাৰতে আফগানিস্তানৰ সাৰ্বভৌমত্ব আৰু ভূখণ্ডৰ অখণ্ডতাৰ প্ৰতি পুনৰ অদম্য সমৰ্থন প্ৰকাশ কৰিছে। আছাম ৰাইফলছে মণিপুৰত নিচামুক্তি ভাৰত অভিযান আৰু পালছ পলিঅ' প্ৰতিষেধক অভিযানৰ অধীনত ৰাজ্যখনৰ বিভিন্ন স্থানত ড্ৰাগছমুক্ত সমাজ গঢ়ি তোলাৰ উদ্দেশ্যে বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰে। কালি কাকচিং জিলাৰ চোৰাত তিনিটা ড্ৰাগছ বিৰোধী সংস্থাৰ সহযোগত অভিযান চলোৱা হয়। ছাত্ৰ ছাত্ৰীসহ শতাধিক ব্যক্তি এই কাৰ্যসূচীত উপস্থিত থাকে। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিশেষজ্ঞসকলে ড্ৰাগছৰ ব্যৱহাৰৰ ফলত হ'ব পৰা মানসিক আৰু আৰ্থসামাজিক পৰিণতি সম্পৰ্কে আলোকপাত কৰে। অহা 3 জুলাইৰ পৰা আৰম্ভ হ'বলগীয়া 57-দিনীয়া বাৰ্ষিক অমৰনাথ যাত্ৰাৰ পূৰ্বে নিৰাপত্তা সংস্থাসমূহে পঞ্জাৱৰ পৰা জম্মু কাশ্মীৰলৈ যাত্ৰা পথছোৱাত প্ৰস্তুতি অব্যাহত ৰাখিছে। সহস্ৰাধিক তীৰ্থযাত্ৰীৰ যাত্ৰা নিৰাপদ আৰু সুচল কৰিবলৈ মক ড্ৰিলৰ আয়োজন কৰা হৈছে। প্ৰথম গোটৰ তীৰ্থযাত্ৰীসকল জম্মু কাশ্মীৰত উপস্থিত হ'বলৈ আৰম্ভ কৰিছে। জম্মু শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথ, শিবিৰ আৰু হিমালয়ৰ অমৰনাথ মন্দিৰলৈ যোৱা পথছোৱাত নিৰাপত্তা বাহিনীসমূহে বিশেষ সতৰ্কতা অৱলম্বন কৰিছে। ফিফা বিশ্বকাপত যোৱা নিশা আমেৰিকাৰ টেক্সাছৰ হিউষ্টন ষ্টেডিয়ামত অনুষ্ঠিত 32 ৰাউণ্ডৰ এখন খেলত 5 বাৰৰ বিশ্বকাপ চেম্পিয়ন ব্ৰাজিলে জাপানক 2-1 গ'লত পৰাস্ত কৰে। দ্বিতীয়াৰ্ধত খেলপথাৰত প্ৰৱেশ কৰি ব্ৰাজিলৰ হৈ গেব্ৰিয়েল মাৰ্টিনেলীয়ে ষ্টপেজ টাইমৰ 6ষ্ঠ মিনিটত বিজয়ী গলটো দিয়ে। ইয়াৰ পিছত ব্ৰাজিলে অহা দেওবাৰে নিউ জাৰ্চিৰ ইষ্ট ৰাডাৰফৰ্ডত 16 ৰাউণ্ডৰ এখন খেলত আইভৰি কোষ্ট বা নৰৱেৰ বিৰুদ্ধে খেলিব। 32 ৰাউণ্ডৰ আন এখন খেলত আমেৰিকাৰ বষ্টন ষ্টেডিয়ামত পেনাল্টিত 4-1 গ'লৰ ব্যৱধানত পেৰাগুৱে জাৰ্মানীক পৰাস্ত কৰে। ইয়াৰ পূৰ্বে কালি লছ এঞ্জেলছ ষ্টেডিয়ামত 32 ৰাউণ্ডৰ আন এখন মেচত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে 1-0 গ'লত জয়লাভ কৰি সহায়যোগ কানাডাই 16 ৰাউণ্ডৰ বাবে যোগ্যতা অৰ্জন কৰা প্ৰথমটো দল হিচাপে পৰিগণিত হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কালি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত দ্বিতীয় পৰ্যায়ৰ সাহসিকতাৰ বঁটাসমূহ প্ৰদান কৰে। চৰকাৰে পেট্ৰল আৰু ডিজেলৰ বিক্ৰীৰ লগতে বিতৰণৰ অস্থায়ী নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি দুদিনীয়া কাৰ্যসূচীৰে উত্তৰ পূবত উপস্থিত হ'ব আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত এখন খেলত ব্ৰাজিলে জাপানক 2-1 গ'লত পৰাস্ত কৰে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰ, 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। এতিয়া আগবঢ়াইছো আধুনিক গীতৰ অনুষ্ঠান। অনুষ্ঠানত পুনতে এয়া হীৰেণ ভট্টাচাৰ্যৰ কথাৰে অনন্যা চৌধুৰীৰ কণ্ঠত এটি গীত।

শ্রোতাসকলে আধুনিক গীত শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। এইবাৰ শুনো আহক ৰুমি অঞ্জনাৰ কণ্ঠত এটি গীত, গীতৰ কথা কেশৱ দত্তৰ।

এইবাৰ শুনাবলৈ লৈছোঁ বিষ্ণুপ্ৰসাদ ৰাভাৰ কণ্ঠত। ক্ষমা কৰিব, বিষ্ণুপ্ৰসাদ ৰাভাৰ কথাৰে ৰুবি সিংহৰ কণ্ঠত এটি গীত।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ নিয়োগ বাতৰি। ভাৰত সঞ্চাৰ নিগম লিমিটেডত খালী হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহা নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যনছ, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ, ইনফৰ্মেশ্যন টেকন'লজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো এটা বিষয়ত বিই বা বিটেক ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিক্স বা কম্পিউটাৰ ছায়েন্স বিষয়ত MSc ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে BSNL.co.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। অসম লোকসেৱা আয়োগে অসম চৰকাৰৰ ভূতত্ব আৰু খনন বিভাগত খালী হোৱা 11টা এছিষ্টেণ্ট জিঅ'লজিষ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 110,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী জিঅ'লজি বা

20 টকালৈ লগত অন্যান্য বানচ থাকিব প্ৰাৰ্থী স্নাতক হ'ব লাগিব প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট sbi.bank.in আবেদনৰ শেষ তাৰিখ 8 জুলাই দ্য আসাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডত খালী হোৱা 25টা এছিষ্টেণ্ট মেনেজাৰ এছিষ্টেণ্ট ব্ৰাঞ্চ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে দৰমহাৰ নিৰিখ মাহে 31,630 টকাৰ পৰা 82,290 টকালৈ লগত 7,900 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব প্ৰাৰ্থী কমেও 55% নম্বৰ পাই স্নাতক হ'ব লাগিব অথবা যিকোনো বিষয়ৰ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব CA, IIB, MBA অথবা CA প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ'ব প্ৰাৰ্থী কমেও 4 বছৰৰ কৰ্ম অভিজ্ঞতা থকা হ'ব লাগিব প্ৰাৰ্থীয়ে সম্পূৰ্ণ আবেদন পত্ৰ 30 জুনৰ ভিতৰত পোৱাকৈ এই ঠিকনালৈ পঠিয়াব লাগিব দি মেনেজিং ডিৰেক্টৰ দি আসাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেড ফাৰ্ষ্ট ফ্ল'ৰ হেড অফিচ HB ৰোড পানবজাৰ গুৱাহাটী পিন 781001 বিতং তথ্যৰ বাবে acab.bank.in এই ৱেবছাইট চাব পাৰে নিয়োগ বাতৰি ইমানেই

0: উনাশী বছৰত আকাশবাণী গুৱাহাটী
1: এক জুলাইত প্ৰতিষ্ঠাৰ উনাশী বছৰত প্ৰৱেশ কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অনাতাঁৰ কেন্দ্ৰ আকাশবাণী গুৱাহাটীয়ে।
2: বহুজনৰ হিত আৰু সুখৰ অৰ্থে অব্যাহত এই অনিৰুদ্ধ যাত্ৰাক উদযাপন কৰাৰ মানসেৰে আপোনালৈ আমাৰ সাদৰ আমন্ত্ৰণ।
3: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া 7:55 পৰা আঞ্চলিক বাতৰি, 8:00 সমাচাৰ প্ৰভাত, 8:15 মৰ্নিং নিউজ আৰু 8:30 নৰ্থ ইষ্ট নিউজ শুনিবলৈ পাব।
4: আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই মঞ্জিত গগৈ। আহাৰৰ প্ৰথমটো বানত ৰাজ্যৰ 7 জিলাৰ 45,000তকৈও অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। অৰুণাচল প্ৰদেশৰ পাদদেশত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত অসমৰ ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ জিলাৰ লগতে নামনি অসমতো হোৱা বৰষুণৰ ফলত বঙাইগাঁও, চিৰাং, নলবাৰীকে ধৰি মুঠ 7 জিলাৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত হৈছে। 7 জিলাৰ 14 ৰাজহ চক্ৰৰ 257 গাঁও এই বানত ক্ষতিগ্ৰস্ত হৈছে। অৰুণাচলত হোৱা ধাৰাষাৰ বৰষুণৰ বাবে ধেমাজিৰ জোনাই, চিচিবৰগাঁও, গোগামুখ আৰু ধেমাজি ৰাজহ চক্ৰৰ 176 গাঁও ক্ষতিগ্ৰস্ত হৈছে। বৰ্তমান জিলাখনৰ বান পৰিস্থিতি পূৰ্বতকৈ সামান্য উন্নত হৈছে। জোনাইৰ চিলে আৰু জোনাই নৈৰ বাঢ়নী পানীয়ে বাহিৰ জোনাই, লুহিজান, লুহিতপুৰ দেউৰী, বেড়াবেংগুলী, অকলেণ্ডকে ধৰি কমেও 20 গাঁও জলমগ্ন কৰিছে। একেদৰে দিখাৰী নৈৰ বানে জোনাই অঞ্চলৰ 15 অধিক গাঁও বুৰাই পেলাইছে। জিলাখনত বৰ্তমানলৈকে বানত ক্ষতিগ্ৰস্ত প্ৰায় 12,000 লোকৰ বাবে 9 আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে। চিমেন নৈৰ বাঢ়নী পানীয়ে নৈখনৰ ওপৰত থকা ৰেল দলঙৰ এটা অংশ সহায় নিয়াত চিলাপথাৰ আৰু মুৰ্কং চেলেকৰ মাজত অনিৰ্দিষ্ট কাললৈ ৰেল যোগাযোগ বন্ধ হৈ পৰিছে। অৰুণাচল প্ৰদেশত ভূমিস্খলনৰ ফলত কালি চিজি মাগি ব্লক পইণ্টত চিজি নদীৰ সোঁত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাত নদীখনৰ স্বাভাৱিক জলধাৰা বন্ধ হৈ পৰে। ইয়াৰ ফলত ধেমাজি জিলাৰ বিভিন্ন অংশত আকস্মিক বানৰ আশংকাই দেখা দিছে। ধেমাজিৰ বান পৰিস্থিতিক লৈ উদ্বিগ্নতা প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে কয় যে জনসাধাৰণৰ সুৰক্ষাক প্ৰাধান্য দি চৰকাৰে কাম কৰি যাব। বান বিধবস্ত লোকৰ বাবে পুনৰ সংস্থাপন আঁচনিৰ বাবে চৰকাৰে প্ৰস্তুতি চলোৱা বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ইপিনে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্ত আৰু জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে কালি জিলাখনৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে ক্ষতিগ্ৰস্তসকলৰ সৈতে মত বিনিময় কৰে। তেওঁলোকে বৰ্ণাঢ্যসকলক প্ৰয়োজনীয় সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে। দুয়োগৰাকী মন্ত্ৰীয়ে জোনাই সমজিলা কাৰ্যালয়ত এখন পৰ্যালোচনা বৈঠকতো মিলিত হয়।
5: বহুত বেছি দুৰ্যোগ হৈছিল, পানীৰে উপচি পৰিছিল, বহু গাঁও ডুবি গৈছিল। সেই ঠাইত আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে আমি সুশান্ত বৰগোহাঁই, আমাৰ MP প্ৰদান বৰুৱা ডাঙৰীয়া, বিধায়ক ভুৱন পেগু ডাঙৰীয়া, জীৱন গৈ ডাঙৰীয়া, আমি সকলোখিনি আজি আহিলো। আহি গোটেই পৰিস্থিতিৰো বুজ ললো। মানুহৰ পুনৰ সংস্থাপনৰ ক্ষেত্ৰত যিখিনি ব্যৱস্থা ল'ব লগা হৈছে আৰু আমাৰ ৱাটাৰ ৰিচোৰ্চ মন্ত্ৰীৰ লগতে ৱাটাৰ ৰিচোৰ্চৰ চিফ ইঞ্জিনিয়াৰকে ধৰি সকলো বিষয়া আহিছে। গতিকে তেখেতসকলেও য'ত খহনীয়া হৈছে, য'ত

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰ 1035 কিলোহাৰ্জ আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। অনুষ্ঠানত শুনাবলৈ লৈছোঁ ৰুমি গোস্বামীৰ কণ্ঠৰীতি গীত, গীতৰ কথা শিল্পীৰ নিজা।

শ্রোতাসকলে আধুনিক গীত শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো কীৰ্তিকমল ভূঞাৰ কথাৰে গোপা গোস্বামী বৰুৱাৰ কণ্ঠত এটি গীত।

0: এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল সাম্প্ৰতিক বানত ৰাজ্যৰ 7খন জিলাৰ 45,000তকৈও অধিক লোক ক্ষতিগ্ৰস্ত বান বিধ্বস্ত লোকৰ বাবে চৰকাৰে পুনৰ সংস্থাপন আঁচনিৰ প্ৰস্তুতি চলোৱা বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ বানে কৃষি ক্ষেত্ৰত পেলোৱা প্ৰভাৱ সন্দৰ্ভত পৰ্যালোচনাৰ বাবে কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ দুদিনীয়া সূচীৰে উত্তৰ পূব ভ্ৰমণ অসম উন্নতি সভাৰ দ্বিতীয় সাধাৰণ অধিৱেশন ৰাজ্যখনত পৰিকল্পিত অৰ্থনৈতিক আন্দোলন স্বাৱলম্বিতাৰ বিপ্লৱ গঢ়াৰ সংকল্প আৰু বিশ্বকাপ ফুটবলৰ নক আউট পৰ্যায়ৰ দুখন পৃথক খেলত ব্ৰাজিল আৰু পাৰাগুৱেৰ জয়লাভ। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা। আহাৰৰ প্ৰথমটো বানত ৰাজ্যৰ 7খন জিলাৰ 45,000তকৈও অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। অৰুণাচল প্ৰদেশৰ পাদদেশত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত অসমৰ ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ জিলাৰ লগতে নামনি অসমতো হোৱা বৰষুণৰ ফলত বঙাইগাঁও, চিৰাং, নলবাৰীকে ধৰি মুঠ 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত হৈছে। 7খন জিলাৰ 14টা ৰাজহচক্ৰৰ 257খন গাঁও এই বানত ক্ষতিগ্ৰস্ত হৈছে। অৰুণাচলত হোৱা ধাৰাষাৰ বৰষুণৰ বাবে ধেমাজি জিলাৰ জোনাই, চিচি বৰগাঁও, গোগামুখ আৰু ধেমাজি ৰাজহচক্ৰৰ 176খন গাঁও ক্ষতিগ্ৰস্ত হৈছে। বৰ্তমান জিলাখনৰ বান পৰিস্থিতি পূৰ্বতকৈ সামান্য উন্নত হৈছে। জোনাইৰ চিলে আৰু জোনাই নৈৰ বাঢ়নী পানীয়ে বাহিৰ জোনাই, লুহিজান, লোহিতপুৰ, দেউৰী, বেৰা বেংগলী, অকলেণ্ডকে ধৰি কমেও 20খন গাঁও জলমগ্ন কৰিছে। একেদৰে দীখাৰী নৈৰ বানে জোনাই অঞ্চলৰ 15খনৰো অধিক গাঁও বুৰাই পেলাইছে। জিলাখনত বৰ্তমানলৈকে বানত ক্ষতিগ্ৰস্ত প্ৰায় 12,000 লোকৰ বাবে 9টা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে। চিমেন নৈৰ বাঢ়নী পানীয়ে নৈখনৰ ওপৰত থকা ৰেল দলঙৰ এটা অংশক সহায় নিয়াত চিলাপথাৰ আৰু মুৰ্কংচেলেকৰ মাজত অনিৰ্দিষ্ট কাললৈ ৰেল যোগাযোগ বন্ধ হৈ পৰিছে। অৰুণাচল প্ৰদেশত ভূমিস্খলনৰ ফলত চিজি মাগি ব্লক পইণ্টত চিজি নদীৰ সোঁত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাত নদীখনৰ স্বাভাৱিক জলাধাৰা বন্ধ হৈ পৰে। ইয়াৰ ফলত ধেমাজি জিলাৰ বিভিন্ন অংশত আকস্মিক বানৰ আশংকাই দেখা দিছে। ধেমাজিৰ বান পৰিস্থিতিক লৈ উদ্বিগ্নতা প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে কয় যে জনসাধাৰণৰ সুৰক্ষাক প্ৰাধান্য দি চৰকাৰে কাম কৰি যাব। বান বিধ্বস্ত লোকৰ বাবে পুনৰ সংস্থাপন আঁচনিৰ বাবে চৰকাৰে প্ৰস্তুতি চলোৱা বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ইপিনে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্ত আৰু জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে কালি জিলাখনৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে ক্ষতিগ্ৰস্তসকলৰ সৈতে মত বিনিময় কৰে। তেওঁলোকে বন্যাৰ্তসকলক প্ৰয়োজনীয় সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে। দুয়োগৰাকী মন্ত্ৰীয়ে জোনাই সমজিলা কাৰ্যালয়ত এখন পৰ্যালোচনা বৈঠকত মিলিত হয়।
1: বহুত বেছি দুৰ্যোগ হৈছিল, পানীৰে উপচি পৰিছিল, বহু গাঁও ডুবি গৈছিল। সেই ঠাইত আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে আমি সুশান্ত বৰগোহাঁই, আমাৰ MP প্ৰদান বৰুৱা ডাঙৰীয়া, বিধায়ক ভুৱন পেগু ডাঙৰীয়া, জীৱন গৈ ডাঙৰীয়া, আমি সকলোখিনি আজি আহিলো। আহি গোটেই পৰিস্থিতিৰো বুজ ললো। মানুহৰ পুনৰ সংস্থাপনৰ ক্ষেত্ৰত যিখিনি ব্যৱস্থা ল'ব লগা হৈছে আৰু আমাৰ ৱাটাৰ ৰিচোৰ্চ মন্ত্ৰীৰ লগতে ৱাটাৰ ৰিচোৰ্চৰ চিফ ইঞ্জিনিয়াৰকে ধৰি সকলো বিষয়া আহিছে। গতিকে তেখেতসকলেও য'ত খহনীয়া হৈছে, য'ত অন্যান্যখিনি মাথাৰ ভাগিছে বা বেয়া হৈছে, আটাইখিনি চাই পেলাই এছেছ কৰা হৈছে যাতে আমি অতি সোনকালে কামখিনি কৰিব পাৰোঁ। আৰু যিসকল লোকে আজি ঘৰ বাৰী ভাগি পৰিছে বা অন্যান্য যিখিনি ক্ষয় ক্ষতি হৈছে, অতি সোনকালে আমি ক্ষয় ক্ষতিৰ ব্যৱস্থা কৰি আমি চেষ্টা কৰিম একমাহমানৰ ভিতৰতে তেখেতসকলক আমি যাতে যিখিনি প্ৰাপ্য সেইখিনি দিব পাৰোঁ।
0: বিশ্বনাথ জিলাতো হেলেম আৰু গহপুৰ ৰাজহচক্ৰৰ 20খন গাঁও আৰু লখিমপুৰ জিলাৰ বিহপুৰীয়া আৰু সোৱণশিৰি ৰাজহচক্ৰৰ 15খন গাঁও প্লাৱিত হৈছে। ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ জলস্তৰ বৃদ্ধি হোৱাৰ বাবে সম্ভাৱ্য বানৰ প্ৰতি লক্ষ্য ৰাখি জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগে সতৰ্কবাণী জাৰি কৰিছে। জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ বাবে টোল ফ্ৰী হেল্পলাইন নম্বৰ মুকলি কৰিছে। টোল ফ্ৰী নম্বৰকেইটা হ'ল 1077 আৰু নিয়ন্ত্ৰণ কক্ষৰ নম্বৰ 0373231290 আৰু 0373245010। ইপিনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো বানৰ সময়ত বন্য জন্তুসমূহে ৰাষ্ট্ৰীয় ঘাইপথেদি পাৰ হোৱা জীৱ জন্তুৰ সুৰক্ষাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ 6টা এনিমেল কৰিডৰত অত্যাধুনিক ছেন্সৰ কেমেৰা সংস্থাপন কৰা হৈছে। এই পথছোৱাৰে 40 কিলোমিটাৰতকৈ অধিক বেগত যান বাহন চলাব নোৱাৰিব বুলি প্ৰকাশ কৰা হৈছে। শিৱসাগৰ জিলাৰ দিচাংমুখ, অফলা, সৰাগুৰিকে ধৰি বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ কালি শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ অভিভাৱক মন্ত্ৰী তথা সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই পৰিদৰ্শন কৰে। তেওঁ সংশ্লিষ্ট বিভাগসমূহক বানৰ সময়ত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা সন্দৰ্ভত নিৰ্দেশনা দিয়ে। পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীয়ে বান প্ৰতিৰোধ আৰু অঞ্চলটোৰ সুৰক্ষাৰ বাবে শীঘ্ৰে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আশ্বাস দিয়ে। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে দুদিনীয়া কাৰ্যসূচীৰে আজি উত্তৰ পূব ভ্ৰমণ কৰিব। শ্ৰীচৌহানে গুৱাহাটীত এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰিব। এই বৈঠকত বানে অসম আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ শস্য, গাঁও আৰু জটিল আন্তঃগাঁথনিৰ ওপৰত পেলোৱা প্ৰভাৱৰ পৰ্যালোচনা কৰি চলি থকা সাহায্য অভিযানৰ অগ্ৰগতিৰ মূল্যায়ন কৰিব আৰু অধিক সহায় আৰু হস্তক্ষেপৰ প্ৰয়োজনীয়তাৰ বিষয়ে আলোচনা কৰিব। ইয়াৰ পিছত শ্ৰীচৌহানে অৰুণাচল প্ৰদেশৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি বানপীড়িত গাঁও, কৃষি পথাৰ, সাহায্য শিবিৰৰ অৱস্থাৰ মূল্যায়ন কৰিব। এই ভ্ৰমণৰ সময়ত মন্ত্ৰীগৰাকীয়ে ক্ষতিগ্ৰস্ত কৃষক, স্থানীয় বাসিন্দা, মহিলা গোট আৰু যুৱক যুৱতীসকলৰ সৈতে পোনপটীয়াকৈ মত বিনিময় কৰি এতিয়ালৈকে গ্ৰহণ কৰা সাহায্য ব্যৱস্থাৰ বুজ ল'ব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অৰুণাচল প্ৰদেশ চৰকাৰৰ মন্ত্ৰী, জ্যেষ্ঠ বিষয়া আৰু অন্যান্য জনপ্ৰতিনিধিৰ সৈতেও আলোচনাত মিলিত হ'ব। এই আলোচনাত ক্ষতিগ্ৰস্ত কৃষকৰ শস্যৰ ক্ষতিৰ মূল্যায়ন, ক্ষতিপূৰণ আৰু শস্য বীমাৰ ধন, বানপানীৰ ফলত ক্ষতিগ্ৰস্ত পথ, দলং আৰু মথাউৰি পুনৰ উদ্ধাৰৰ লগতে গ্ৰাম্য আন্তঃগাঁথনি পুনৰ নিৰ্মাণৰ কৌশলৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব। সদৌ অসম ছাত্ৰ সন্থাৰ ভাতৃ সংগঠন অসম উন্নতি সভাৰ দ্বিতীয় সাধাৰণ অধিৱেশন কালি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হয়। কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত এই সাধাৰণ অধিৱেশনত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ বক্তব্য, পৰামৰ্শ আৰু উন্নতি সভাৰ জিলা প্ৰতিনিধিসকলৰ সৈতে হোৱা আলোচনামৰ্মে কেতবোৰ সংকল্প গ্ৰহণ কৰা হয়। ইয়াৰে ভিতৰত ৰাজ্যখনত পৰিকল্পিত অৰ্থনৈতিক আন্দোলন, স্বাৱলম্বিতাৰ বিপ্লৱ গঢ়াৰ সংকল্প অন্যতম। অঞ্চলে অঞ্চলে উৎপাদন, ঘৰে ঘৰে উপাৰ্জন শীৰ্ষক সংকল্পত আলোকপাত কৰি অসম উন্নতি সভাৰ সভাপতি ডঃ সমুজ্জ্বল ভট্টাচাৰ্যই এইদৰে কয়।
2: In this conference, we'll discuss and we'll make out a roadmap through which we can start this economic movement throughout the state of Assam. District-wise, it may vary. Today, the district committee of all Unnati Sabha is carrying their proposals, how to start economic movement in each district. So, on these projects, we'll discuss. We are inviting some of the resource person. We are in touch with different economists and other resource person also. So, it's a vote on the part of the all Assam students in and Assam Unnati Sabha. It will be a planned economic movement. In other issues, our movement will continue. An influx of illegal foreigners is a core issue to secure the academic career of the student community. That's our core issue. But at the same time, everybody is realizing that there is a need for a planned economic movement in the state of Assam.
0: এই অধিৱেশনত অংশগ্ৰহণ কৰি হিতাজখলাৰ অধ্যক্ষ ৰঞ্জিত শৰ্মাই অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ অসম উন্নতি সভাৰ কৰ্মীসকলে অৰ্থনৈতিক স্বাৱলম্বনৰ প্ৰক্ৰিয়াটোক আগুৱাই নিবলৈ ওলোৱাটো শুভ লক্ষণ বুলি প্ৰকাশ কৰে। আই আই টি গুৱাহাটীৰ অধ্যাপক তথা নেইষ্টৰ মুখ্য কাৰ্যবাহী বিষয়া ডঃ কিৰণ কুমাৰে অৰ্থনৈতিক কাৰ্যসূচীসমূহ সফল কৰি তোলাৰ বাবে সজাগতাৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰে। এই অধিৱেশনৰ পাছত বিষয় বাছনি সভা অনুষ্ঠিত হয়। এই সভাত ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যক সভাপতি আৰু প্ৰজ্ঞানজ্যোতি ভূঞাক সাধাৰণ সম্পাদক হিচাপে লৈ অসম উন্নতি সভাৰ নতুন কেন্দ্ৰীয় সমিতিখন গঠন কৰা হয়। নতুন সমিতিৰ বিষয়ববীয়া আৰু সদস্যসকলক আছুৰ সভাপতি উৎপল শৰ্মাই সংকল্প বাক্য পাঠ কৰোৱায়। বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত অসমীয়া ভাষা প্ৰয়োগ নকৰাক লৈ ৰাজ্যৰ তিনিগৰাকী প্ৰাক্তন আমোলা তথা আৰক্ষী বিষয়াই উদ্বেগ প্ৰকাশ কৰিছে। বিমান বন্দৰটোৰ 2 নম্বৰ টাৰ্মিনেলত জনসাধাৰণৰ বাবে কৰা ঘোষণাসমূহত অসমীয়া ভাষা ব্যৱহাৰ নকৰি কেৱল হিন্দী আৰু ইংৰাজী ব্যৱহাৰ কৰাৰ বিৰুদ্ধে প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়া, প্ৰাক্তন আই পি এছ বিষয়া জ্যোতিৰ্ময় চক্ৰৱৰ্তী আৰু প্ৰাক্তন এ চি এছ বিষয়া মুকুল চন্দ্ৰ গগৈয়ে যোৱা 26 জুনত বিমান বন্দৰৰ মুখ্য বিষয়ালৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। এই পত্ৰখনত তেওঁলোকে উল্লেখ কৰা অনুসৰি অসমীয়া ভাষা ব্যৱহাৰ নকৰাটো কেন্দ্ৰীয় অসামৰিক মন্ত্ৰালয়ৰ নিৰ্দেশনাৰ পৰিপন্থী। মন্ত্ৰালয়ৰ নিয়ম অনুসৰি বিমান বন্দৰৰ যোগাযোগ ব্যৱস্থাত হিন্দী আৰু ইংৰাজীৰ লগতে থলুৱা আঞ্চলিক ভাষাকো সমানে গুৰুত্ব দিব লাগে। পত্ৰখনত উল্লেখ কৰা অনুসৰি যাত্ৰীৰ সুবিধাৰ লগতে যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ সময়ত বিমান বা টাৰ্মিনেলৰ ভিতৰত যাত্ৰীসকলক ক্ষিপ্ৰ আৰু স্পষ্ট নিৰাপত্তা নিৰ্দেশনাৰ বাবে আঞ্চলিক ভাষাৰ ব্যৱহাৰ অত্যন্ত প্ৰয়োজনীয়। অসমীয়া ভাষাৰ অব্যৱহাৰত স্পৰ্শকাতৰ সময়ত ভুল বুজাবুজিৰ সৃষ্টি কৰিব পাৰে। কেন্দ্ৰীয় মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰণ কৰি বৰজাৰ বিমানবন্দৰৰ সকলো ৰাজহুৱা ঘোষণাত নিয়মিতভাৱে অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে তেওঁলোকে এই পত্ৰযোগে বিমানবন্দৰ কৰ্তৃপক্ষক দাবী জনায়। আকাশবাণী গুৱাহাটীৰ 79 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে কাইলৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত উপজা দিনৰ সুবাস শীৰ্ষক এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অনুষ্ঠানটি সন্ধিয়া 6:30 বজাৰ পৰা আৰম্ভ হ'ব। অনুষ্ঠানত নন্দিতা শৰ্মাৰ লঘু শাস্ত্ৰীয় সংগীত, সুভেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ আৰু মঞ্জোৎস্না মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু গীতৰ লগতে আকাশবাণী গুৱাহাটীৰ পূৰ্বে প্ৰকাশিত আকাশী আলোচনীখনৰ নিৰ্বাচিত লেখাৰ সংকলন উন্মোচন কৰা হ'ব। এই অনুষ্ঠানতে আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰা ই মেগাজিনখনো উন্মোচন কৰা হ'ব। ফিফা বিশ্বকাপত ফুটবল প্ৰতিযোগিতাৰ নক আউট পৰ্যায়ৰ খেলত ভাৰতীয় সময় অনুসৰি যোৱা নিশা 10:30 বজাৰ পৰা আমেৰিকাৰ টেক্সাছৰ হিউষ্টন ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত 5 বাৰৰ বিশ্বকাপ চেম্পিয়ন ব্ৰাজিলে জাপানক 2-1 গলত পৰাস্ত কৰে। খেলখনৰ 29 মিনিটত জাপানৰ কাইছু ছানৈ দিয়া গলৰ সহায়ত খেলৰ প্ৰথমাৰ্ধত 1-0 গলৰ ব্যৱধানত জাপান আগবাঢ়ি আছিল। দ্বিতীয়াৰ্ধত ব্ৰাজিলৰ কাছিমিৰুৰ আৰু গ্ৰেবিয়েল মাৰ্টিনেলিয়ে দিয়া 2টা গলৰ সহায়ত ব্ৰাজিলে জয়লাভ কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ব্ৰাজিলে অহা দেওবাৰে নিউজাৰ্ছিৰ ইষ্ট ৰাডাৰফৰ্ডত 16 ৰাউণ্ডৰ এখন খেলত আইভৰি কোষ্ট বা নৰৱেৰ বিৰুদ্ধে খেলিব। 32 ৰাউণ্ডৰ আন এখন খেলত আমেৰিকাৰ বষ্টন ষ্টেডিয়ামত পেনাল্টিত 4-1 গলৰ ব্যৱধানত পাৰাগুৱে জাৰ্মানীক পৰাস্ত কৰে। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক প্ৰজন্ম চহৰীয়াৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
3: সাম্প্ৰতিক বান পৰিস্থিতিত ৰাজ্যৰ 7খন জিলাৰ 45,000তকৈ অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। দি আছাম ট্ৰিবিউন, দ্য চেণ্টিনেল কাকতৰ লগতে আজি প্ৰকাশিত প্ৰতিখন কাকতে বাতৰিটো আলোকচিত্ৰসহ প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসম আৰু অৰুণাচলৰ বান পৰিস্থিতি সন্দৰ্ভত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ফোনযোগে বাৰ্তালাপ কৰাৰ বাতৰি দ্য টাইমছ অব ইণ্ডিয়া কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 3-দিনীয়া ছিচেলছ ভ্ৰমণ সামৰি কালি স্বদেশত উপস্থিত হয়। কালি প্ৰধানমন্ত্ৰীগৰাকীয়ে ছিচেলছত থকা প্ৰৱাসী ভাৰতীয়সকলৰ সৈতে মত বিনিময়ো কৰে। অসমীয়া প্ৰতিদিন কাকতে বাতৰিটো প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ খামেনীৰ শেষকৃত্য অনুষ্ঠানত কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু বিহাৰৰ ৰাজ্যপাল লেফটেনেণ্ট জেনেৰেল অৱসৰপ্ৰাপ্ত ছৈয়দ আতা হাছমাইন উপস্থিত থাকিব। এয়া দৈনিক জনমভূমি কাকতৰ বাতৰি। বাতৰিটো আমাৰ অসম কাকতৰ শিৰোনাম। খামেনীৰ শেষকৃত্যত ভাৰতৰ প্ৰতিনিধি পবিত্ৰ মাৰ্ঘেৰিটা। অনাগত বৰ্ষত ৰাজ্যত 5 লাখ লিচুপুলি ৰোপণৰ বাবে কৃষি বিভাগে পৰিকল্পনা কৰাৰ বাতৰি দৈনিক অসম আৰু অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। ৰাষ্ট্ৰীয় ভূকম্পন বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি ৰাজ্যত বিগত 5 মাহত 72টা ভূমিকম্প অনুভূত হৈছে। কেৱল মে মাহতে 25টা জোকাৰণি অনুভূত হৈছে। এয়া নিয়মীয়া বাৰ্তা কাকতৰ বাতৰি। চলিত ফিফা বিশ্বকাপত কানাডাই দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। দৈনিক অগ্ৰদূত কাকতে বাতৰিটো ইতিহাস ৰচি বিশ্বকাপৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত আয়োজক কানাডা শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া হওক পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক বৰষুণ আৰু বিজুলী ঢেৰেকনি অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 27 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মণিপুৰ আৰু মিজোৰামৰ প্ৰায়বোৰ অঞ্চলতে মধ্যমীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। আনহাতে এই সময়ছোৱাত মণিপুৰ আৰু ত্ৰিপুৰাৰ বহু অঞ্চলত মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। গুৱাহাটীৰ ৰিহাবাৰীৰ কৃষ্ণনগৰৰ নিবাসী তৰুলতা লহকৰৰ যোৱা নিশা মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 95 বছৰ। তৰুলতা লহকৰৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। সাম্প্ৰতিক বানত ৰাজ্যৰ 7খন জিলাৰ 45,000তকৈও অধিক লোক ক্ষতিগ্ৰস্ত। বান বিধ্বস্ত লোকৰ বাবে চৰকাৰে পুনৰ সংস্থাপন আঁচনিৰ প্ৰস্তুতি চলোৱা বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। বানে কৃষি ক্ষেত্ৰত পেলোৱা প্ৰভাৱ সন্দৰ্ভত পৰ্যালোচনাৰ বাবে কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ 2-দিনীয়া সূচীৰে উত্তৰ পূব ভ্ৰমণ। অসম উন্নতি সভাৰ দ্বিতীয় সাধাৰণ অধিৱেশনত ৰাজ্যখনত পৰিকল্পিত অৰ্থনৈতিক আন্দোলন, স্বাৱলম্বিতাৰ বিপ্লৱ গঢ়াৰ সংকল্প আৰু বিশ্বকাপ ফুটবলৰ নক আউট পৰ্যায়ৰ দুখন পৃথক খেলত ব্ৰাজিল আৰু পাৰাগুৱেৰ জয়লাভ। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত আঞ্চলিক বাতৰি শুনিবলৈ পাব।
4: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়া মইভৰ 289.9 মিটাৰ, 1035 কিলোহাৰ্জ আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। এতিয়া আগবঢ়াইছো ছবি গীতৰ অনুষ্ঠান ৰূপালী ঢৌ। অনুষ্ঠানত পুনতে ৰ'দৰ চিঠি ছবিখনৰ পৰা জুবিন গাৰ্গৰ কণ্ঠৰ এটি গীত।

অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ শান্তা উজীৰৰ কণ্ঠত পলাশ গগৈৰ কণ্ঠৰে কথাৰে জেতুকা পাতৰ দৰে ছবিখনৰ পৰা এটি গীত।

শ্রোতাসকলে রূপালী ঢৌ শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো হিন্দী মিডিয়াম ছবিখনৰ পৰা আতিফ আছলামৰ কথাৰে, ক্ষমা কৰিব, প্ৰিয়া সৰাইয়াৰ কথাৰে আতিফ আছলামৰ কণ্ঠত এটি গীত।

সেয়া আছিল হম দিল দে চুকে সনম ছবিখনত কুমার চানু। গীতৰ কথা আছিল মেহবুবৰ। অনুষ্ঠানত এইবাৰ আগবঢ়াইছো উত্তৰণ ছবিৰ পৰা কেশৱ মহন্তৰ কথাৰে জ্যোতিকা বৰাৰ কণ্ঠৰ এটি গীত।

শ্রোতাসকলে রূপালী ঢৌ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছো হিন্দী মিডিয়াম ছবিখনৰ পৰা প্ৰিয়া চৰণীয়াৰ কথাৰে আতিফ আছলামৰ কণ্ঠত এটি গীত।

0: স্বাধীনতার কেন্দ্র আকাশবাণী গুৱাহাটীয়ে
1: বহুজনৰ হিত আৰু সুখৰ অৰ্থে অব্যাহত এই অনিৰুদ্ধ যাত্ৰাক উদযাপন কৰাৰ মানসেৰে আপোনালৈ আমাৰ সাদৰ আমন্ত্ৰণ।
0: এক জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ আয়োজন
1: উপজা দিনৰ সুবাস
2: পৰিৱেশিত হ'ব নন্দিতা শৰ্মাৰ কণ্ঠত লঘু শাস্ত্ৰীয় সংগীত,
0: সুবেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ,
1: আৰু কণ্ঠশিল্পী মঞ্জুষ্টা মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু গীত।

0: লগতে উন্মোচন কৰা হ'ব পূৰ্বে আকাশবাণীয়ে প্ৰকাশ কৰা আকাশী নামৰ আলোচনীৰ অসমীয়া সংস্কৰণৰ এমুঠি নিৰ্বাচিত লেখাৰ সংকলন আকাশী
1: আৰু আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰি উলিওৱা এখন ই মেগাজিন
0: উপজা দিনৰ সুবাস
2: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত
3: আপোনাক সাদৰ আমন্ত্ৰণ জনাওঁ।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়ামৱেভৰ 289.9 মিটাৰ 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। এতিয়া সময় 9:45:37 যোৱাৰ লগে লগে সামৰা হ'ল আমাৰ আজিৰ প্ৰাগজ্যোতিষপুৰ শাখাৰ প্ৰথম অধিৱেশনৰ দ্বিতীয় অধিৱেশন মুকলি কৰা হ'ব দিনৰ 11:30 বজাত। এতিয়া বিদায় লৈছোঁ, নমস্কাৰ।

নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰ, 1035 কিলোহাৰ্জ আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। লগতে আমাৰ অনুষ্ঠানসমূহ NewsOn AIR মোবাইল এপযোগেও শুনিবলৈ পাব। প্ৰিয় শ্ৰোতা, আজিৰ এই অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত ৰশ্মিতা কাশ্যপ, নিয়ন্ত্ৰণ কক্ষত নিখিল শৰ্মা, বিবেক শৰ্মা, ফটিক চন্দ্ৰ বৰ্মন আৰু মায়ামণি শৰ্মা, ট্ৰান্সমিটাৰত নিখিলেশ কুমাৰ ৰঞ্জন আৰু মিতুল গগৈ, আৰু ষ্টুডিঅ'ত মই চৰণদীপ ঠাকুৰীয়া। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো গীতি মালিকাৰ গীত অনুষ্ঠানটি। অনুষ্ঠানত পুনতে এয়া হেমন্ত গোস্বামীৰ কথাৰে মিহিৰ বৰদলৈৰ কণ্ঠৰ এটি গীত।

শ্ৰোতাসকলে গীতিমালিকাৰ গীত শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। পুলক বেনাৰ্জীৰ কণ্ঠত শুনোৱা হওক গীত কীৰ্তিকমল ভূঞাৰ এটি গীত।

0: গীতিমালিকাৰ গীত অনুষ্ঠানটি আজিলৈ ইমানতে সামৰা হ'ল।
1: ঊনাশী বছৰত আকাশবাণী গুৱাহাটী
2: 1 জুলাইত প্ৰতিষ্ঠাৰ 79 বছৰত প্ৰৱেশ কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অনাতাঁৰ কেন্দ্ৰ আকাশবাণী গুৱাহাটীয়ে।
3: বহুজনৰ হিত আৰু সুখৰ অৰ্থে অব্যাহত এই অনিৰুদ্ধ যাত্ৰাক উদযাপন কৰাৰ মানসেৰে আপোনালৈ আমাৰ সাদৰ আমন্ত্ৰণ।
2: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ আয়োজন
3: উপজা দিনৰ সুবাস।
1: পৰিৱেশিত হ'ব নন্দিতা শৰ্মাৰ কণ্ঠত লঘু শাস্ত্ৰীয় সংগীত,
2: সুভেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ,
3: আৰু কণ্ঠশিল্পী মঞ্জুষ্টা মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু গীত।

0: লগতে উন্মোচন কৰা হ'ব পূৰ্বে আকাশবাণীয়ে প্ৰকাশ কৰা আকাশী নামৰ আলোচনীৰ অসমীয়া সংস্কৰণৰ এমুঠি নিৰ্বাচিত লেখাৰ সংকলন আকাশী
1: আৰু আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰি উলিওৱা এখন ই মেগাজিন
0: উপজা দিনৰ সুবাস
2: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত
3: আপোনাক সাদৰ আমন্ত্ৰণ জনাওঁ।

0: আকাশবাণীৰ বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
2: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান।

0: লগতে উন্মোচন কৰা হ'ব পূৰ্বে আকাশবাণীয়ে প্ৰকাশ কৰা আকাশী নামৰ আলোচনীৰ অসমীয়া সংস্কৰণৰ এমুঠি নিৰ্বাচিত লেখাৰ সংকলন আকাশী
1: আৰু আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰি উলিওৱা এখন ই মেগাজিন।
0: উপজা দিনৰ সুবাস
2: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত
3: আপোনাসৱক সাদৰ আমন্ত্ৰণ জনাওঁ।

গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজি টুকি থওক। আমাৰ নম্বৰ হৈছে 6003366944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

0: উনাশী বছৰত আকাশবাণী গুৱাহাটী
1: এক জুলাইত প্ৰতিষ্ঠাৰ উনাশী বছৰত প্ৰৱেশ কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অনাতাঁৰ কেন্দ্ৰ আকাশবাণী গুৱাহাটীয়ে।
2: বহুজনৰ হিত আৰু সুখৰ অৰ্থে অব্যাহত এই অনিৰুদ্ধ যাত্ৰাক উদযাপন কৰাৰ মানসেৰে আপোনালৈ আমাৰ সাদৰ আমন্ত্ৰণ।
1: এক জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ আয়োজন
2: উপজা দিনৰ সুবাস
0: পৰিৱেশিত হ'ব নন্দিতা শৰ্মাৰ কণ্ঠত লঘু শাস্ত্ৰীয় সংগীত,
1: সুবেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ।
2: আৰু কণ্ঠশিল্পী মঞ্জুষ্টা মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু গীত।

0: লগতে উন্মোচন কৰা হ'ব পূৰ্বে আকাশবাণীয়ে প্ৰকাশ কৰা আকাশী নামৰ আলোচনীৰ অসমীয়া সংস্কৰণৰ এমুঠি নিৰ্বাচিত লেখাৰ সংকলন।
1: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। খন্তেক পাছতে 12 বজাত হিন্দীত আৰু 12:05 ইংৰাজীত বাতৰি শুনিবলৈ পাব।

নমস্কাৰ সমূহ শ্ৰোতালৈ প্ৰীতি আৰু সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিবলৈ লৈছো যুৱবাণী। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্জ আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্জত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ এমুঠি আকৰ্ষণীয় অনুষ্ঠানৰ সৈতে ষ্টুডিঅত আছো মই কৰিশ্মা পূজাৰী আৰু মোৰ সৈতে আছে ৰুজিমুদৈ।

0: ভাগ্যক কাহানিও বিশ্বাস নকৰিবা, বিশ্বাস কৰক শক্তিক, ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই কৈছিল।
1: প্ৰিয় শ্ৰোতা, যুৱবাণীৰ অনুষ্ঠান আৰম্ভ কৰাৰ আগতেই জানোচোন আহক কি কি অনুষ্ঠানেৰেনো সজোৱা হৈছে আমাৰ আজিৰ আৰু কাইলৈৰ যুৱবাণী। আজি 5:15 শুনিবলৈ পাব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন, 5:55 শুনিবলৈ পাব নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান, বৰগীত শুনিবলৈ পাব 6:10, পৰিৱেশন কৰিব পৰিণীতা গোস্বামীয়ে। আধুনিক গীতৰ অনুষ্ঠানটি শুনিবলৈ পাব 6:30, কণ্ঠশিল্পী শতাব্দী শৰ্মা, ৰিভাৰ ডলফিন নামৰ প্ৰামাণ্য আলোক্যখন শুনিবলৈ পাব 7:20, যুগুতাই আগবঢ়াব স্নেহা পাঠক আৰু পম্পী মালাকাৰে, 7:50 জে এছ ফ্ৰেডালিন আৰু সংগীবৃন্দৰ কণ্ঠত জিকিৰ শুনিবলৈ পাব। একক ছবিৰ গীতৰ অনুষ্ঠানটি শুনিবলৈ পাব 8:05। এনেদৰে সামৰা হ'ব আমাৰ আজিৰ যুৱবাণী।
0: কাইলৈও আজিৰ দৰে ঠিক একে সময়তে অৰ্থাৎ 5:10 পৰা আৰম্ভ কৰা হ'ব আমাৰ যুৱবাণী। 5:15 শুনিবলৈ পাব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন, নিয়োগপ্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান, প্ৰচাৰৰ সময় 5:55। 6:10 শুনিবলৈ পাব এটি কথিকা, খেয়াল শুনিবলৈ পাব 6:30। আকাশবাণী হৃদয়ৰ বাণী শীৰ্ষক এটি বিশেষ অনুষ্ঠান প্ৰচাৰ কৰা হ'ব কাইলৈ সন্ধিয়া 7:20 পৰা, আৰু এনেদৰেই সামৰা হ'ব আমাৰ কাইলৈৰ যুৱবাণী।

প্ৰিয় শ্ৰোতা, এইবাৰ আগবঢ়াবলৈ লৈছো গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। মনোৰঞ্জনত প্ৰথমে আগবঢ়াইছো কৃষ্টি ছবিখনৰ কেইটিমান গীত।

শ্ৰোতাসকলে ইমান পৰে শুনিবলৈ পালে সুনিধি চৌহানৰ কণ্ঠত এই গীতটি। এবাৰ আগবঢ়াবলৈ লৈছোঁ আলিচা চিনাইৰ কণ্ঠত এই গীতটি।

শ্ৰোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। প্ৰিয় শ্ৰোতা, মনোৰঞ্জনত আপোনালোকলৈ আগবঢ়াইছো কৃষ্টি ছবিখনৰ কেইটিমান গীত। এইবাৰ আগবঢ়াবলৈ লৈছো চনু নিগম আৰু বিপাশা বসুৰ কণ্ঠত এই গীতটি।

প্ৰিয় শ্ৰোতা, আপোনালোকে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। মনোৰঞ্জনত শুনিবলৈ পালে সুখবীৰ, সোহম চক্ৰৱৰ্তী, জলি মুখাৰ্জী, মহালক্ষ্মী আয়াৰ আৰু সুজানেৰ কণ্ঠত এই গীতটি। এইবাৰ আগবঢ়াবলৈ লৈছো সুনিধি চৌহানৰ কণ্ঠত এই গীতটি।

শ্ৰোতাসকলে মনোৰঞ্জনত ইমান পৰে শুনিবলৈ পালে ধুমটো ছবিখনৰ কেইটামান গীত এইবাৰ আগবঢ়াবলৈ লৈছোঁ। ডনটো ছবিখনৰ কেইটামান গীত প্ৰথমে শুনোচোন আহক, শ্বাহৰুখ খানৰ কণ্ঠত এই গীতটি।

শ্ৰোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। মনোৰঞ্জনত ইমান পৰে শুনিবলৈ পালে দন্তু ছবিখনৰ কেইটিমান গীত। এইবাৰ আগবঢ়াবলৈ লৈছো কৃষ্টি ছবিখনৰ কেইটিমান গীত।

শ্ৰোতাসকলে শুনিবলৈ পালে মমতা শৰ্মা, অনিৰুদ্ধ ভোলা, ৰাজেশ ৰোশনৰ কণ্ঠত এই গীতটি। এইবাৰ আগবঢ়াবলৈ লৈছোঁ আলিচা চিন্নাই আৰু জুবিন গাৰ্গৰ কণ্ঠত এই গীতটি।

সুনিধি চৌহান আৰু জুবিন গাৰ্গৰ কণ্ঠত এই গীতটি শুনিলে। প্ৰিয় শ্ৰোতা, এবাৰ আগবঢ়াবলৈ লৈছো নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান। ভাৰত চেঞ্চাৰ নিগম লিমিটেডত খালী হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যনছ, ইলেক্ট্ৰনিকছ, কম্পিউটাৰ, ইনফৰমেশ্যন টেকনলজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং ইয়াৰে যিকোনো এটা শাখাত বিই বা বিটেক ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিকছ বা কম্পিউটাৰ ছায়েন্স বিষয়ত এম এছ চি ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বেতন তথ্য আৰু আবেদনৰ বাবে bsnl.co.in এই ৱেবছাইটটি চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। ৱেবছাইটটি পুনৰ এবাৰ কৈ দিছো, bsnl.co.in, আবেদনৰ শেষ তাৰিখ 4 জুলাই। অসম লোকসেৱা আয়োগে অসম চৰকাৰৰ ভূতত্ব আৰু খনন বিভাগত খালী হোৱা 11টা এছিষ্টেণ্ট জিঅ'লজিষ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 1,10,000 টকালৈ, লগতে 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী জিঅ'লজি বা এপ্লাইড জিঅ'লজি বিষয়ত পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট dgm.assam.government.in, আবেদনৰ শেষ তাৰিখ 15 জুলাই। পুনৰ এবাৰ ৱেবছাইটটি কৈ দিছো, dgm.assam.government.in, আবেদনৰ শেষ তাৰিখ 15 জুলাই। ষ্টেট বেংক অৱ ইণ্ডিয়াত খালী হোৱা 1500টা প্ৰভিজনাৰী অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। এইবাৰ আগবঢ়াবলৈ লৈছো আধুনিক গীতৰ অনুষ্ঠানটি। আজিৰ অনুষ্ঠানটিত গীত পৰিৱেশন কৰিব শতাব্দী শৰ্মায়।

ঘৰতে গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ পিৰিঙতী মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত।
2: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্ৰ আপোনাৰ সৈতে।
2: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান।

প্রতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100।

আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য আলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

0: আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ এতিয়া শুনক সন্ধিয়াৰ আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি। ঘাই ঘাই বাতৰিসমূহ হ'ল, শেহতীয়া বানত ৰাজ্যৰ 7খন জিলাৰ 45,000তকৈ অধিক লোক ক্ষতিগ্ৰস্ত, 257খন গাঁও বানৰ কবলত। কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামৰ গুৱাহাটীত ৰাজ্যৰ জনজাতি পৰিক্ৰমা বিভাগৰ কাম কাজ পৰ্যালোচনা। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে উত্তৰ পূব ভ্ৰমণ। গুৱাহাটীত বৃহৎ পৰিমাণৰ সোণ জব্দ হোৱা ঘটনাৰ সৈতে আন্তঃৰাষ্ট্ৰীয় চোৰাং সোণ সৰবৰাহকাৰী জড়িত থকাৰ আৰক্ষী তথ্য লাভ। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা আইভৰি কোষ্ট নৰৱে আৰু ফ্ৰান্স ছুইডেনৰ মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে জুলি শৰ্মা বৰুৱা। এতিয়া শুনক বিতং বাতৰি। অৰুণাচল প্ৰদেশৰ পাদদেশত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা শেহতীয়া বানত ৰাজ্যৰ 7খন জিলাৰ 45,000তকৈ অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ জিলাৰ লগতে নামনি অসমৰ বঙাইগাঁও, চিৰাং, নলবাৰীকে ধৰি মুঠ 7খন জিলাৰ 257খন গাঁও বানত ক্ষতিগ্ৰস্ত হৈছে। অৰুণাচলত হোৱা ধাৰাষাৰ বৰষুণৰ বাবে ধেমাজি জিলাৰ জোনাই, চিচিবৰ গাঁও, গোগামুখ আৰু ধেমাজি ৰাজহ চক্ৰৰ 176খন গাঁও ক্ষতিগ্ৰস্ত হৈছে। বৰ্তমান জিলাখনৰ বান পৰিস্থিতি পূৰ্বতকৈ সামান্য উন্নত হৈছে। ধেমাজিত বৰ্তমানলৈকে বানত ক্ষতিগ্ৰস্ত প্ৰায় 12,000 লোকৰ বাবে 9টা আশ্ৰয় শিবিৰ মুকলি কৰা হৈছে। এই সন্দৰ্ভত দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া এল এছ ছাংছনে এইদৰে কয়।
2: বান হৈছে আমাৰ 7খন জিলা, বিশেষ ধেমাজিত অলপ ডাঙৰকে হৈছে। আমাৰ টোটেল 14টা ৰেভেনিউ চাৰ্কেলছ, 257 ভিলেজেছ আৰু প্ৰায় 45,000 মান পপুলেশ্যন এফেক্টেড হৈ আছে। আমি 5টা ৰিলিফ কেম্প খুলিছোঁ দিনৰ জেগাত, আৰু ৰিলিফ কেম্পৰ কাৰণে জি আৰ মেটেৰিয়েলছৰ কাৰণে, খাদ্য, ইভেন পশু কাৰণে, চ' উই হেভ কেপ্ট অল দিছ ইন ৰেডিনেছ। আমি ডি চিসকলক ৰিকুৱাৰ্ড ফাণ্ডছ আমি অলৰেডি ডিষ্ট্ৰিবিউট কৰিছোঁ।
1: বিশ্বনাথ জিলাতো হেলেম আৰু গহপুৰ ৰাজহচক্ৰৰ 20খন গাঁও আৰু লখিমপুৰ জিলাৰ বিহপুৰীয়া আৰু সোৱণশিৰি ৰাজহচক্ৰৰ 15খন গাঁও প্লাবিত হৈছে। ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ জলস্তৰ বৃদ্ধি হোৱাৰ বাবে সম্ভাৱ্য বানৰ প্ৰতি লক্ষ্য ৰাখি জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগে সতৰ্কতাবাণী জাৰি কৰিছে। ইপিনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো বানৰ সময়ত ৰাষ্ট্ৰীয় ঘাইপথেদি পাৰ হোৱা জীৱ জন্তুৰ সুৰক্ষাৰ বাবে 6টা এনিমেল কৰিডৰত অত্যাধুনিক ছেন্সৰ কেমেৰা সংস্থাপন কৰা হৈছে। ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ বাবে অফলামুখ নিমাতীঘাটৰ মাজত চলাচল কৰা ৰোপেক্স জাহাজ সেৱাকে ধৰি সকলো ধৰণৰ ফেৰী সেৱা আজিৰে পৰা সাময়িকভাৱে বন্ধ ৰখা হৈছে। অভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ সূত্ৰই এই কথা প্ৰকাশ কৰিছে। পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত জাহাজ আৰু ফেৰী সেৱা বন্ধ ৰখা হ'ব। ইপিনে কমলাবাৰী নিমাতীঘাটৰ মাজত নিয়মীয়াকৈ ফেৰী চলাচল কৰা নাই যদিও ছাত্ৰ ছাত্ৰীকে ধৰি ভালেসংখ্যক লোকৰ জৰুৰী কামৰ সুবিধাৰ অৰ্থে আজি পুৱা 9 বজাত প্ৰথমখন ফেৰীয়ে যাতায়াত কৰে। ফেৰীঘাটটোৰে আগবেলা আৰু পাছবেলা দুখনকৈ ফেৰীৰ চলাচল অব্যাহত ৰখা হৈছে বুলি ঘাটটোৰ কৰ্মচাৰীসকলে প্ৰকাশ কৰিছে। অৱশ্যে ঘাটটোত পানীৰ স্তৰ বৃদ্ধি পালে যিকোনো মুহূৰ্ততে এই সেৱা সম্পূৰ্ণৰূপে বন্ধ হৈ যোৱাৰ আশংকা কৰা হৈছে। কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামে আজি কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত ৰাজ্যৰ জনজাতি পৰিক্ৰমা বিভাগৰ কাম কাজ পৰ্যালোচনা কৰে। এই বৈঠকত ভৈয়াম জনজাতি পৰিক্ৰমা মন্ত্ৰী ডাঃ ৰণোজ পেগু উপস্থিত থাকে। বৈঠকত একলব্য আদৰ্শ আৱাসিক বিদ্যালয়, সংবিধানৰ 275 নম্বৰ অনুচ্ছেদৰ অধীনত অনুদান, ধৰতী আবা জনজাতীয়

0: গ্ৰাম্য উৎকৰ্ষ অভিযান আৰু প্ৰধানমন্ত্ৰী বন ধন যোজনাৰ অধীনত কাৰ্যসূচী ৰূপায়ণ সন্দৰ্ভত আলোচনা কৰা হয়। এই বৈঠকত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আঁচনিসমূহ ৰূপায়ণৰ বাবে বিভিন্ন পৰামৰ্শ দিয়ে। এই সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী ওৰামে এইদৰে কয়।
1: आज आसाम प्रदेश का जनजाति मंत्रालय का काम काज के बारे में डिस्कशन किया माननीय मंत्री रनस पेगू जी हमारा साथ थे और हमने जो जो काम कर रहा है ये सब के बारे में बातचीत किया। हमारा एकलव्य मॉडल रेसिडेंशियल स्कूल जो चल रहा है और होने वाला है उसका पोजीशन क्या है उसके बारे में डिस्कशन किया। हम लोग बंधन केंद्र VDV के बना के लाइवलीहुड में क्या क्या प्रोडक्ट मैंने मार्केटिंग कर पा रहे हैं उसके बारे में डिस्कशन किया। आसाम में अच्छा प्रोग्रेस कर रहा है, यहाँ का ट्राइबल म्यूजियम जनजाति का आर्ट कल्चर आर्टिफैक्ट इसके बारे में भी डिस्कशन किया, ये भी अच्छा कैसा हो इसके बारे में हुआ।
0: কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে উত্তৰ পূব ভ্ৰমণলৈ আহিব। শ্ৰীচৌহানে গুৱাহাটীত এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰি অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ গ্ৰামাঞ্চল, খেতিপথাৰ আৰু জটিল আন্তঃগাঁথনিৰ ওপৰত বানে পেলোৱা প্ৰভাৱৰ পৰ্যালোচনা কৰি চলি থকা সাহায্য অভিযানৰ অগ্ৰগতি মূল্যায়ন কৰিব। ইয়াৰ পাছত তেওঁ অৰুণাচল প্ৰদেশৰ বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি বান ক্ষতিগ্ৰস্ত গাঁও, কৃষিপথাৰ, সাহায্য শিবিৰৰ অৱস্থাৰ মূল্যায়ন কৰিব। এই ভ্ৰমণৰ সময়ত মন্ত্ৰীগৰাকীয়ে ক্ষতিগ্ৰস্ত কৃষক, স্থানীয় বাসিন্দা, মহিলা গোট আৰু যুৱক যুৱতীসকলৰ সৈতে পোনপটীয়াকৈ মত বিনিময় কৰি এতিয়ালৈকে গ্ৰহণ কৰা সাহায্য ব্যৱস্থাৰ বুজ ল'ব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অৰুণাচল প্ৰদেশ চৰকাৰৰ মন্ত্ৰী, জ্যেষ্ঠ বিষয়া আৰু অন্যান্য জনপ্ৰতিনিধিৰ সৈতেও আলোচনাত মিলিত হ'ব। এই আলোচনাত ক্ষতিগ্ৰস্ত কৃষকৰ শস্যৰ ক্ষতিৰ মূল্যায়ন, ক্ষতিপূৰণ আৰু শস্য বীমাৰ ধন প্ৰদান, বানৰ ফলত ক্ষতিগ্ৰস্ত পথ, দলং আৰু মথাউৰি পুনৰ নিৰ্মাণৰ লগতে গ্ৰাম্য আন্তঃগাঁথনি পুনৰ সংগঠনৰ কৌশলৰ ওপৰত গুৰুত্ব দিয়া হ'ব। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক জুলি শৰ্মা বৰুৱাৰ পৰা।
2: গুৱাহাটী মহানগৰী খাৰঘুলীত আজি 37 কিলোগ্ৰাম সোণ জব্দ হোৱা ঘটনাৰ সৈতে আন্তঃৰাষ্ট্ৰীয় চোৰাং সোণ সৰবৰাহকাৰী জড়িত থকা বুলি আৰক্ষীয়ে তথ্য লাভ কৰিছে। যোৱা নিশা এই বৃহৎ পৰিমাণৰ সোণ জব্দ কৰা ঘটনা সন্দৰ্ভত আজি লতাশিল থানাত আয়োজিত এখন সংবাদমেলত উপ আৰক্ষী আয়ুক্ত শম্ভৱী মিশ্ৰই কয় যে এই সৰবৰাহৰ ঘটনাৰ সৈতে মধ্যপ্ৰাচ্য আৰু ম্যানমাৰৰ সংযোগ আছে। মুম্বাই, দিল্লী, কলকাতা আৰু বেংগালুৰুৰ লোকো এই ঘটনাৰ সৈতে জড়িত থকাৰ সোংসূত্ৰ পোৱা গৈছে বুলি উপ আৰক্ষী আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে এয়া হৈছে অসম আৰক্ষীৰ দ্বাৰা এতিয়ালৈকে সৰ্ববৃহৎ পৰিমাণ সোণ জব্দৰ ঘটনা। জব্দ কৰা সোণখিনিৰ বজাৰ মূল্য প্ৰায় 55 কোটি টকা বুলি তেওঁ প্ৰকাশ কৰে। এই ঘটনা সন্দৰ্ভত মহাৰাষ্ট্ৰৰ চাংলি জিলাৰ বাসিন্দা অক্ষয় বাংশদেক গ্ৰেপ্তাৰ কৰি সোধা পোছা কৰি থকা হৈছে। ইয়াৰ পূৰ্বে লোকজনে 20 কিলোগ্ৰাম সোণ সৰবৰাহ কৰিছিল। কালি চতুৰ্থবাৰ সোণ সৰবৰাহৰ চেষ্টা কৰাৰ সময়ত তেওঁক গ্ৰেপ্তাৰ কৰা হয়। মহানগৰ আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত তদন্তকাৰী সংস্থাৰ বিশেষজ্ঞৰ সৈতে যোগাযোগ কৰিছে বুলি উপ আৰক্ষী আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে।
3: কালি ৰাতি আমাৰ এটা বহুত ডাঙৰ সাকচেছ হ'ল আমাৰ আসাম পুলিচৰ কাৰণে। অৰাউণ্ড 55 কৰোৰ ৰুপিজ গোল্ড চিজৰ হ'ল। দ টোটেল কোৱান্টিটি ৱাজ 37 kgs, এলং উইথ ইট অৰাউণ্ড 15 grams অফ চিলভাৰ নডিউলছ, আৰু 4টা ফোন, এপল আইফোন দুটা 12 আৰু 17, এণ্ড দুটা ৰিয়েলমি এণ্ড চামচাং। আগৰ পৰা আমাৰ ওচৰত ইনপুটটো আছিলে, কিন্তু আমি স্পেচিফিক ইনপুট নাছিলে কি এইটো গোল্ড আছে কি ফেক গোল্ড আছে, আমি ফলো কৰি আছিলো অলং উইথ টাইম। কালি আমি একদম এক্সেক্ট মানুহটো পাই গলো। তো যেতিয়া আমি চাৰ্চ কৰিছো তাকো, আমাৰ গোটেই টীম বিলাক গৈছে চাৰ্চ কৰাৰ পিছত, আমি ইমানখিনি যেতিয়া আমি কৈছো আপোনাক 37 kg গোল্ড তাৰ ওচৰত আমি পাইছো। একিউজ নামটো আছিলে অক্ষয় ভানসোড়ে, ইটো মহাৰাষ্ট্ৰ চাংলিৰ মানুহ হয় আৰু প্ৰেজেণ্টলি এইটো 2 মাহ আগতে আহিছে, গান্ধী বস্তি এৰিয়াত থাকিছে।
2: ৰাজ্যৰ অবৈধ কাঠফলা কলসমূহ শীঘ্ৰেই বন্ধ কৰাৰ বাবে বন বিভাগে নিৰ্দেশ দিছে। চোৰাং বনাঞ্চল ধবংসৰ ৰোধ কৰাৰ বাবে কঠোৰ পদক্ষেপ হিচাপে এই অভিযান কালি আৰম্ভ হৈছে। বন তথা পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি ফেচবুক লাইভযোগে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে এসপ্তাহৰ ভিতৰত অবৈধ কাঠফলা কলসমূহ বন্ধ কৰাটো নিশ্চিত কৰিবলৈ বিভাগৰ প্ৰতিটো সংমণ্ডলক নিৰ্দেশ দিয়া হৈছে। তদুপৰি চৰকাৰী অনুজ্ঞাপ্ৰাপ্ত কাঠফলা কলসমূহে চৰকাৰী নীতি নিৰ্দেশনা সঠিকভাৱে মানি চলিছেনে নাই সেই বিষয়ে তথ্য গ্ৰহণ কৰি আপত্তিজনক কথা দেখা মাত্ৰেই ব্যৱস্থা ল'বলৈ কোৱা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
4: আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিৰ্দেশক্ৰমে এটা খুব কঠোৰভাৱে আমাৰ বিভাগটোক আমি নিৰ্দেশনা দিছো, যাতে বিভাগে আমাৰ অসমৰ সকলো ঠাইতে থকা অবৈধ কাঠৰ মিলবিলাক

0: অতি শীঘ্রে বন্ধ করিব লাগে। এই কাঠৰ মিলবিলাকত বিভিন্ন বনাঞ্চলৰ পৰা অহা কাঠ সমূহ চোৰাংভাৱে আহি তাত বিভিন্ন ধৰণে ফলা হয়। আমি বিভাগৰ প্ৰতিটো ডিভিজনতে DFO সকলক, ৰেঞ্জ অফিচাৰ সকলক বা সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশনা দিছো যে আমাৰ বিভাগৰ বিষয়া কৰ্মচাৰীসকলে গাঁৱে গাঁৱে প্ৰতিটো অঞ্চললৈকে গৈ এই অবৈধ কাঠফলা মিলসমূহ জব্দ কৰি অনাটো, তাৰ লগত যিখিনি কাঠৰ সংগ্ৰহ তাত পোৱা যায় এই কাঠসমূহ বৈধ হয়নে নহয় এইসমূহ চোৱাটো দৰকাৰ।
1: মিচিং স্বায়ত্ত শাসিত পৰিষদ নিৰ্বাচনী বিধি 2005 অনুযায়ী পৰিষদৰ অন্তৰ্ভুক্ত জিলাসমূহৰ জিলা উপায়ুক্ত চলিত বৰ্ষৰ 1 জানুৱাৰী নিৰ্ণায়ক তাৰিখ হিচাপে লৈ ভোটদাতাৰ তালিকা প্ৰস্তুত কৰিবলৈ মিচিং স্বায়ত্ত শাসিত পৰিষদে নিৰ্দেশ দিছে। পৰিষদৰ সংশ্লিষ্ট সমষ্টিসমূহৰ নিৰ্বাচনী পঞ্জীয়ন বিষয়ে যোৱা 10 ফেব্ৰুৱাৰীত ভাৰতৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা বিধানসভা নিৰ্বাচনী তালিকাৰ প্ৰাসংগিক ভোটদাতাৰ অংশ সংশ্লিষ্ট সমষ্টিৰ ভোট গ্ৰহণ কেন্দ্ৰ অনুসৰি ভাগ কৰিব আৰু ইয়াক সংশ্লিষ্ট সমষ্টিসমূহক খচৰা নিৰ্বাচনী তালিকা হিচাপে প্ৰকাশ কৰিব। ইয়াৰ পাছত নিৰ্বাচনী পঞ্জীয়ন বিষয়া ইআৰঅসকলে দাবী, আপত্তি অথবা সংশোধনৰ কাৰণে আবেদন আহ্বান কৰিব আৰু নিৰ্ধাৰিত সময়সূচী অনুসৰি সংশোধিত চূড়ান্ত নিৰ্বাচনী তালিকা প্ৰকাশ কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিব। অহা 5 জুলাইত হ'বলগীয়া অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে বিভিন্ন জিলা প্ৰশাসনে কাৰ্যকৰী ব্যৱস্থা লৈছে। এই পৰীক্ষা স্বচ্ছ আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে কাছাৰ জিলা প্ৰশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। জিলা প্ৰশাসন আৰু অসম লোকসেৱা আয়োগৰ সমন্বয়ত পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে নিৰাপত্তা আৰু প্ৰশাসনিক ব্যৱস্থা শক্তিশালী কৰি তোলা হৈছে। প্ৰশাসনে প্ৰকাশ কৰা অনুসৰি পৰীক্ষাৰ্থীয়ে আয়োগৰ সকলো নীতি নিৰ্দেশনা মানি চলিব লাগিব। সকলো পৰীক্ষাৰ্থীকে কিছু আগতীয়াকৈ পৰীক্ষা কেন্দ্ৰত উপস্থিত হবলৈ নিৰ্দেশ দিয়া হৈছে। তেজপুৰতো APSC পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে শোণিতপুৰ জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে। দৰং মহাবিদ্যালয় আৰু তেজপুৰ মহাবিদ্যালয়ত হ'বলগীয়া এই পৰীক্ষাৰ স্বচ্ছতা তথা নিৰাপত্তা সুনিশ্চিত কৰিবলৈ জিলা দণ্ডাধীশে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 ধাৰাৰ অধীনত পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰৰ ভিতৰত নিষেধাজ্ঞা জাৰি কৰিছে। নলবাৰী জিলাৰ মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয় আৰু নলবাৰী কলেজত এই পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ বাবে প্ৰশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। পৰীক্ষা কেন্দ্ৰৰ বাহিৰত শান্তি শৃংখলা বিঘ্নিত হোৱাৰ আশংকা কৰি জিলা দণ্ডাধীশে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। এই অনুসৰি পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত বৈধ নিযুক্তিপ্ৰাপ্ত বিষয়াসকলৰ বাহিৰে কোনো লোক উপস্থিত থাকিব নোৱাৰিব। তদুপৰি পৰীক্ষা কেন্দ্ৰলৈ মোবাইল ফোন, স্মাৰ্ট ঘড়ীকে ধৰি কোনোধৰণৰ বৈদ্যুতিন আহিলা লৈ যোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিনেতা ৰবি শৰ্মাক অভিযুক্ত পক্ষৰ অধিবক্তাৰ জেৰা অব্যাহত আছে। 5ম দিনাৰ বাবে আদালতত উপস্থিত হোৱা অভিনেতাজনক আজি অভিযুক্ত শেখৰ জ্যোতি গোস্বামীৰ অধিবক্তাই বিভিন্ন প্ৰশ্ন উত্থাপন কৰি জেৰা কৰে। ইয়াৰ পাছতে অভিযুক্ত গোস্বামীৰ অধিবক্তা জেৰা প্ৰক্ৰিয়াৰ অন্ত পৰে। অহা 3 জুলাইত অন্য এজন অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাৰ জেৰাৰ বাবে অভিনেতাজন আকৌ আদালতত উপস্থিত হ'ব লাগিব। ইফালে ন্যায়াধীশ ভূঞাৰ ফাষ্ট ট্ৰেক আদালতে কাইলৈ শ্বাহিদ চান আৰু নন্দিতা দত্তৰ সাক্ষ্য গ্ৰহণ কৰিব। আকাশবাণী গুৱাহাটীৰ 79 সংখ্যাৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে কাইলৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত উপজা দিনৰ সুবাস শীৰ্ষক এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অনুষ্ঠানটি সন্ধিয়া 6:30 বজাত আৰম্ভ হ'ব। অনুষ্ঠানত নন্দিতা শৰ্মাৰ লঘু শাস্ত্ৰীয় সংগীত, সুভেশ বসুৰ হাৱাইন গীটাৰ লঘু সংগীতৰ সুৰ আৰু মঞ্জুস্না মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু গীতৰ লগতে আকাশবাণী গুৱাহাটী পূৰ্বে প্ৰকাশিত আকাশী আলোচনীখনৰ নিৰ্বাচিত লেখাৰ সংকলন উন্মোচন কৰা হ'ব। এই অনুষ্ঠানতে আকাশবাণী 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰা ই মেগাজিনখনো উন্মোচন কৰা হ'ব। গোৱালপাৰা জিলাত কেইবাটাও পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ পৰিপ্ৰেক্ষিতত আজি জিলা পথ সুৰক্ষা সমিতিয়ে বিভিন্ন ঠাইত সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰে। গোৱালপাৰা মহাবিদ্যালয়ত এই উপলক্ষে আয়োজিত সভাত জিলা আয়ুক্ত আৰু পথ সুৰক্ষা সমিতিৰ সভাপতি প্ৰদীপ তিমুং আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক বিদ্যুৎ বিকাশ বৰুৱাই অংশগ্ৰহণ কৰি বক্তৃতা প্ৰদান কৰে।
2: কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী CISFএ আজি লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেলত 2জন সন্দেহজনক বাংলাদেশী নাগৰিকক আটক কৰিছে। গুৱাহাটীৰ পৰা বিমানেৰে মুম্বাইলৈ যোৱাৰ পথত CISFএ সন্দেহজনক বাংলাদেশী নাগৰিক 2জনক আটক কৰে। ইতিমধ্যে দুয়োকে আজাৰা আৰক্ষীক গতাই দিয়া হৈছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নক আউট পৰ্যায়ৰ খেলত আজি নিশা 10:30 বজাত আইভৰি কোষ্ট

0: of the whole rebellion, Sidho Kanho, Chand Bhairav and Phulo Jano. In a social media post, Prime Minister Modi also paid tributes to Sidho Kanho, Chand Bhairav, Phulo Jano and all the brave tribal warriors who stood firm against the injustice of foreign rule. And Prime Minister of Japan, Sanae Takaichi, will arrive in New Delhi tomorrow evening on a three-day visit for the 16th India-Japan Annual Summit. The External Affairs Ministry said the summit will provide an opportunity for both sides to review and strengthen the full spectrum of bilateral cooperation and exchange views. And in FIFA World Cup, Ivory Coast will take on Norway in round of 32 clash in Texas, US tonight at 10:30 p.m. Indian time. And that is the end of this news bulletin.
1: Eya Akashbani. Batori hoite moi Pulok Gogoi etiar pradhan batori samuh hol Rashtrapati Srimati Draupadi Murmue chhatra chhatri hokolok shikhar joriyote ekhon sarbatmok aru khomotar adorkhore udbuddho samaj gorhar babe ahban janaise ভাৰতে 26 খনৰ অধিক দেশৰ সৈতে 28 খন প্ৰৱজন আৰু গতিশীলতা অংশীদাৰিত্ব চুক্তিত স্বাক্ষৰ কৰিছে। জাপানৰ প্ৰধানমন্ত্ৰী সানায়ে টাকাইচি ষোড়শ ভাৰত জাপান বাৰ্ষিক সন্মিলনত ভাগ লোৱাৰ উদ্দেশ্যে কাইলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব। ৰাষ্ট্ৰসংঘই আফগানিস্তানৰ বিভিন্ন অঞ্চলত চলোৱা পাকিস্তানৰ বিমান আক্ৰমণৰ ঘটনাক তীব্ৰ গৰিহণা দিছে আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নকআউট পৰ্যায়ৰ খেলত আজি নিশা 10:30 বজাত আইভৰি কোষ্ট নৰৱেৰ সন্মুখীন হ'ব। Rashtrapati Srimati Draupadi Murmue chhatra chhatri hokolok shikhar joriyote ekhon sarbatmok aru khomotar adorkhore udbuddho samaj gorhar babe ahban janaise Andhra Pradeshor Visakhapatnamor Kendriya Janajati Bishwabidyalayor pratham dikkhanto samaroh sambodhi Srimati Murmue ei ahban janay teu koy je shikkhito jubok jubati hokole kebol teoloke nije agbahi joar kotha bhaba uchit nohoy borong samajor durbol shrenir lokokolor unnayonor babe kam kori rashtra gathonot obodan agbohua uchit শ্ৰীমতী মুৰ্মুৱে শিক্ষাৰ্থীসকলক সামাজিক পৰিৱৰ্তনৰ একোগৰাকী প্ৰতিনিধি হিচাপে নিজক আগবঢ়াই লৈ যোৱাৰ বাবে আহ্বান জনায় তেওঁ কয় যে শিক্ষা নিয়োগ নিশ্চিত কৰাৰ লগতে সমাজ সাংস্কৃতিক পৰম্পৰা আৰু অৰ্থনৈতিক উন্নয়নক শক্তিশালী কৰাৰ এটা প্ৰধান আহিলা শ্ৰীমতী মুৰ্মুৱে প্ৰতিগৰাকী শিক্ষিত যুৱক যুৱতীক পিছপৰা আৰু অনগ্ৰসৰ লোকসকলৰ সহায়ৰ জৰিয়তে 2047 চনৰ ভিতৰত এখন বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ সপোনক বাস্তৱায়িত কৰাৰ আহ্বান জনায় অৰ্থপূৰ্ণ শিক্ষা ব্যৱস্থাত গুৰুত্ব আৰোপ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে শিক্ষাৰ্থীসকলে প্ৰতিষ্ঠানগত শিক্ষা বাস্তৱ জীৱনৰ জ্ঞানৰ সৈতে একত্ৰিত কৰি তেওঁলোকৰ সংস্কৃতি পৰম্পৰা আৰু সম্প্ৰদায়ৰ সৈতে জড়িত হৈ থকা উচিত দ্ৰুত পৰিৱৰ্তনশীল বিশ্বৰ প্ৰত্যাহ্বানসমূহৰ মুখামুখি হোৱাৰ বাবে প্ৰয়োজনীয় নতুন দক্ষতা আহৰণৰ ক্ষেত্ৰত এই দৃষ্টিভংগী যথেষ্ট সহায়ক হ'ব বুলি তেওঁ উল্লেখ কৰে তেওঁ কয় যে কেন্দ্ৰীয় জনজাতি বিশ্ববিদ্যালয়সমূহৰ দৰে সামাজিক ন্যায়ৰ বিভিন্ন বিষয়বস্তুক অগ্ৰাধিকাৰ দিয়া শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ জনজাতীয় শিক্ষা স্বাস্থ্যসেৱা দক্ষতা বিকাশ বনাঞ্চলৰ অধিকাৰ আদি বিষয়সমূহক উৎসাহ যোগোৱাৰ ক্ষেত্ৰত বিশেষ দায়িত্ব আছে শ্ৰীমতী মুৰ্মুৱে জনজাতীয় লোকসকলৰ সবলীকৰণৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তি হাব জনজাতীয় দক্ষতা বিকাশ কেন্দ্ৰ তৃণমূল পৰ্যায়ত উন্নয়ন কাৰ্যসূচী আদিৰ দৰে বিষয়বস্তুসমূহক আগুৱাই নিয়াৰ বাবে বিশ্ববিদ্যালয়খনে গ্ৰহণ কৰা পদক্ষেপক ভূয়সী প্ৰশংসা কৰে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কয় যে জনজাতীয় সমাজতে দেশৰ শিক্ষা ব্যৱস্থাৰ শিপা লুকাই আছে যিয়ে প্ৰকৃতি বনাঞ্চল কৃষি পশুধন আদিৰ দৰে বিভিন্ন বিষয়ৰ জ্ঞানক লৈ সামৰি লৈছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে আজি কয় যে ভাৰতে 26 খনৰ অধিক দেশৰ সৈতে 28 খন প্ৰৱজন আৰু গতিশীলতা অংশীদাৰিত্ব চুক্তিত স্বাক্ষৰ কৰিছে তেওঁ অবৈধ প্ৰৱজন শোষণমূলক প্ৰথা প্ৰবঞ্চনামূলক মধ্যস্থতাকাৰী আৰু মানৱ সৰবৰাহৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত দেশৰ সামূহিক দায়বদ্ধতাৰ কথা উল্লেখ কৰে তেওঁ নতুন দিল্লীত আজি মানৱ সম্পদ গতিশীলতা মঞ্চত ভাষণ দি এই কথা উল্লেখ কৰে তেওঁ প্ৰৱজনৰ ক্ষেত্ৰত প্ৰশাসনিক সংস্কাৰৰ বাবে ডিজিটেল ব্যৱস্থা আৰু সঁজুলি ব্যৱহাৰৰ কথা প্ৰকাশ কৰে ড০ জয়শংকৰে কয় যে ই প্ৰৱজন মঞ্চ মুকলি কৰাৰে পৰাই এই মঞ্চৰ জৰিয়তে 50 লাখৰো অধিক লোকক প্ৰৱজনৰ অনুমতি দিয়া হৈছে তেওঁ লগতে নিৰাপদ শৃংখলাবদ্ধ বৈধ প্ৰৱজন নিশ্চিত কৰাৰ ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতাৰ আৱশ্যকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰযুক্তিগত উদ্ভাৱনে উদ্যোগসমূহক অভূতপূৰ্ব গতিৰে নতুন ৰূপ দিছে তেওঁ কয় যে বৰ্তমান বিশ্বত কৃত্ৰিম বুদ্ধিমত্তা স্বয়ংক্ৰিয়কৰণ ডিজিটেলাইজেচন আৰু সেউজ পৰিৱৰ্তনে ভৱিষ্যত অৰ্থনীতিৰ বাবে প্ৰয়োজনীয় দক্ষতা পুনৰ সংজ্ঞায়িত কৰিছে তেওঁ কয় যে অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত মানৱ সম্পদ অন্যতম গুৰুত্বপূৰ্ণ কাৰক হিচাপে উদ্ভাসিত হৈ উঠিছে তেওঁ কয় যে আকাংক্ষাক সুযোগৰ সৈতে সংযোগ

কৰা, চাহিদাৰ সৈতে প্ৰতিভা সংযোগ কৰা আৰু ব্যক্তিৰ বাবে পথ সৃষ্টি কৰা যাতে অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত অৱদান আগবঢ়াব পাৰে। ডঃ জয়শংকৰে কয় যে গতিশীলতাৰ ক্ষেত্ৰত ভাৰতৰ দৃষ্টিভংগী কেৱল দেশসমূহত নিয়োগৰ সুবিধা সহজ কৰি তোলাত সীমাবদ্ধ নহয়, বৰঞ্চ আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ ক্ষেত্ৰত এটা অতি গুৰুত্বপূৰ্ণ স্তম্ভ হিচাপে বিবেচিত হৈছে। ডঃ জয়শংকৰে কয় যে এই মঞ্চই ধাৰণাৰ আদান প্ৰদান, অভিজ্ঞতাৰ পৰা শিক্ষা, গতিশীলতাৰ বাবে নতুন অন্বেষণ কৰাৰ সুবিধা প্ৰদান কৰিছে। তেওঁ লগতে কয় যে এই কাৰ্যসূচীয়ে নীতি নিৰ্ধাৰক, ঔদ্যোগিক নেতা, নিয়োগকৰ্তা আৰু ইয়াৰ অনুশীলনকাৰীসকলক একত্ৰিত কৰে। তেওঁ কয় যে ভাৰতে সমগ্ৰ বিশ্বৰ ইয়াৰ অংশীদাৰ দেশসমূহৰ সৈতে কাম কৰাৰ বাবে সাজু হৈ আছে। ইয়াৰ উপৰিও বিশ্বাসযোগ্য গতিশীলতাৰ পথে অৰ্থনৈতিক ভেটি সবল কৰাৰ লগতে সামাজিক সহনশীলতা আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতা অধিক গভীৰ কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাইচি ষোড়শ ভাৰত জাপান বাৰ্ষিক সন্মিলনত ভাগ লোৱাৰ উদ্দেশ্যে কাইলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জানিবলৈ দিছে যে এই সন্মিলনে ভাৰত আৰু জাপানৰ দ্বিপাক্ষিক সহযোগিতাৰ বিভিন্ন দিশ পৰ্যালোচনা কৰাৰ লগতে পাৰস্পৰিক স্বাৰ্থজড়িত আঞ্চলিক আৰু গোলকীয় বিষয়সমূহ সন্দৰ্ভত মত বিনিময় কৰাৰ সুযোগ প্ৰদান কৰিব। ভাৰত ভ্ৰমণৰ দ্বিতীয় দিনা টাকাইচিক ৰাষ্ট্ৰপতি ভৱনত আনুষ্ঠানিক সম্বৰ্ধনা জনোৱা হ'ব। তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব। নেতা দুগৰাকীয়ে দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰাৰ লগতে সহযোগিতা অধিক সুদৃঢ় কৰাৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে ভাৰত আৰু জাপানৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ হোৱাৰ কথা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জাপানৰ প্ৰধানমন্ত্ৰীয়ে এই আলোচনাৰ পাছতে নতুন দিল্লীত ভাৰত জাপান বাণিজ্যিক মঞ্চত অংশগ্ৰহণ কৰিব। জাপানৰ প্ৰধানমন্ত্ৰী টাকাইচিৰ এয়া হ'ব প্ৰথমটো আনুষ্ঠানিক ভাৰত ভ্ৰমণ। ৰাষ্ট্ৰসংঘৰ আফগানিস্তানৰ স্থায়ী প্ৰতিনিধিগৰাকীয়ে আফগানিস্তানৰ পাখতিয়া আৰু কুনাৰ অঞ্চলত পাকিস্তানৰ বিমান আক্ৰমণৰ ঘটনাক তীৱ গৰিহণা দিছে। এই আক্ৰমণত শিশু আৰু মহিলাকে ধৰি 36গৰাকী অসামৰিক লোকৰ মৃত্যু হোৱাৰ লগতে 163গৰাকী লোক আহত হৈছে। আন্তঃৰাষ্ট্ৰীয় আইন উলংঘাৰ অভিযোগ তুলি প্ৰতিনিধিগৰাকীয়ে পাকিস্তানক তাৎক্ষণিকভাৱে এই আক্ৰমণ বন্ধ ৰাখিবলৈ আহান জনাইছে। তালিবানৰ উপ মুখপাত্ৰ হামদুল্লা ফিত্ৰতে এটা বিজ্ঞপ্তিযোগে জানিবলৈ দিছে যে 28 জুনৰ নিশা পাকিস্তানে দেশখনত বিমান আক্ৰমণ চলায়। ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ গুটেৰেছে উভয় দেশকে তাৎক্ষণিকভাৱে সংঘাত বন্ধ কৰি অসামৰিক লোকৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে আহান জনাইছে। কেন্দ্ৰীয় মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অন্নপূৰ্ণা দেৱীয়ে তিনিদিনীয়া ত্ৰিপুৰা ভ্ৰমণৰ অংশ হিচাপে আজি আগৰতলা পৌৰ নিগমৰ মহিলা বিষয়ববীয়া আৰু স্থানীয় মহিলা আত্মসহায়ক গোটৰ সদস্যসকলৰ সৈতে মত বিনিময় কৰে। মন্ত্ৰীগৰাকীয়ে ত্ৰিপুৰাক এখন আদৰ্শ ৰাজ্য হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত মহিলাৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত আলোকপাত কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত মহিলাৰ যথেষ্ট অৱদান আছে বুলি উল্লেখ কৰে। কেন্দ্ৰীয় চৰকাৰে ৰাজহুৱা কল্যাণ আঁচনিসমূহৰ সুবিধা যাতে সকলো নাগৰিকে লাভ কৰে সেইটো সুনিশ্চিত কৰাৰ বাবে তেওঁ মহিলা নেতৃত্ব আৰু প্ৰতিনিধিসকলক সক্ৰিয়ভাৱে কাম কাজ কৰি যোৱাৰ বাবে আহান জনায়। অহা 3 জুলাইত অমৰনাথ যাত্ৰা আৰম্ভ হ'ব। 57 দিন ধৰি চলিবলগীয়া এই বাৰ্ষিক অমৰনাথ যাত্ৰাৰ বাবে কটকটীয়া সুৰক্ষা ব্যৱস্থা গঢ়ি তোলা হৈছে। এইবাৰ 55,000 তীৰ্থযাত্ৰীক অমৰনাথ যাত্ৰাৰ সুবিধা দিয়া হ'ব। জম্মু কাশ্মীৰৰ উপ ৰাজ্যপাল তথা অমৰনাথ দেৱোত্তৰ বৰ্ডৰ অধ্যক্ষ মনোজ সিনহাই অমৰনাথ যাত্ৰাৰ প্ৰথমটো দলৰ পতাকা জোকাৰি শুভাৰম্ভ কৰিব। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নক আউট পৰ্যায়ৰ খেলত আজি নিশা 10:30 বজাত আইভৰী কোষ্ট নৰৱেৰ সন্মুখীন হ'ব। নিশা 8:30 বজাত হ'বলগীয়া অন্য এখন খেলত ফ্ৰান্স ছুইডেনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বিশ্বকাপত আজি পুৱা মৰক্কোৱে নেডাৰলেণ্ডছক পেনাল্টিৰ সহায়ত 3-2 গ'লত পৰাজিত কৰে। ইয়াৰ লগে লগে মৰক্কো প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। পৰৱৰ্তী সময়ত মৰক্কো কানাডাৰ সন্মুখীন হ'ব। আজিৰ খেলখন নিৰ্ধাৰিত সময়ত 1-1 গ'লেৰে অমীমাংসিত হোৱাত দুয়োটা দল অতিৰিক্ত সময়ৰ বাবে মুখামুখি হয়। অতিৰিক্ত সময়ো গ'লবিহীনভাৱে সমাপ্ত হয়। পেনাল্টিৰ জৰিয়তে ফলাফল নিৰ্ণয় হোৱাত খেলখনত মৰক্কোৱে 3-2 ব্যৱধানত জয়লাভ কৰিবলৈ সমৰ্থ হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ জৰিয়তে এখন সৰ্বাত্মক আৰু সমতাৰ আদৰ্শৰে উদ্বুদ্ধ সমাজ গঢ়াৰ বাবে আহ্বান জনাইছে। ভাৰতে 26খনৰো অধিক দেশৰ সৈতে 28খন প্ৰৱৰ্জন আৰু গতিশীলতা অংশীদাৰিত্ব চুক্তিত স্বাক্ষৰ কৰিছে। জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাইচি ষোড়শ ভাৰত জাপান বাৰ্ষিক সন্মিলনত ভাগ লোৱাৰ উদ্দেশ্যে কাইলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব। ৰাষ্ট্ৰসংঘই আফগানিস্তানৰ বিভিন্ন অঞ্চলত

0: হোৱা পাকিস্তানৰ বিমান আক্ৰমণৰ ঘটনাক তীব্ৰ গৰিহণা দিছে। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নক আউট পৰ্যায়ৰ খেলত আজি নিশা 10:30 বজাত আইভৰি কোষ্ট নৰৱেৰ সন্মুখীন হ'ব। নিশা 8:00 বজাত হ'বলগীয়া অন্য এখন খেলত ফ্ৰান্স ছুইডেনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। আমাৰ পৰৱৰ্তী মুখ্য বাতৰি নিশা 8:00 বজাত শুনিবলৈ পাব।
1: বাতৰিৰ পিছতে পুনৰ উভতি আহিছো যুৱবাণীৰ ষ্টুডিঅ'ৰ মজালৈ। ষ্টুডিঅ'ত আছো কৰিশ্মাৰ সৈতে, মই ৰুজি। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰিয় শ্ৰোতা, এইবাৰ আগবঢ়াবলৈ লৈছো এজাক শিশুৰ খবৰ শীৰ্ষক এখনি প্ৰামাণ্য লক্ষ্য যুগুতাই আনিছে স্নেহা পাঠক আৰু পম্পীমালা কৰি।
2: ব্ৰহ্মপুত্ৰৰ গভীৰ বুকুত নীৰৱে ভাঁহি ফুৰা শিহু যেন নদীখনৰ অতন্দ্ৰ প্ৰহৰী, কেতিয়াবা পানীৰ বুকু ফালি ওপৰলৈ উঠি ক্ষণিকৰ বাবে দেখা দিয়ে, আকৌ মুহূৰ্ততে গভীৰ সোঁতত বিলীন হৈ যায়। সেই ক্ষণিকৰ আৱিৰ্ভাৱ যেন প্ৰকৃতিৰ এক নীৰৱ হাঁহি, নদীৰ এক গোপন ভাষা।
3: শিহু কেৱল এবিধ জলজ প্ৰাণী নহয়, ই ব্ৰহ্মপুত্ৰৰ প্ৰাণ, অসমৰ প্ৰাকৃতিক ঐতিহ্যৰ এক অমূল্য প্ৰতীক। ইয়াৰ নীৰৱ বিচৰণে আমাক সোঁৱৰাই দিয়ে যে নদী কেৱল পানীৰ ধাৰা নহয়, ই অগণন জীৱৰ আশ্ৰয়, আশা আৰু জীৱনৰ উৎস।
4: শিহুক অসমৰ ৰাজ্যিক জলজ প্ৰাণী হিচাপে স্বীকৃতি দিয়া হৈছে। শিহু নদীৰ স্বাস্থ্যৰ এক গুৰুত্বপূৰ্ণ সূচক। য'ত শিশু সুস্থভাৱে বাস কৰিব পাৰে, তেনে নদী সাধাৰণতে জৈৱ বৈচিত্ৰৰে সমৃদ্ধ আৰু পৰিৱেশৰ বাবে সুস্থ বুলি ধৰা হয়। সেইবাবে শিশুৰ উপস্থিতিয়ে নদীৰ পৰিৱেশৰ মানদণ্ডৰ বিষয়ে গুৰুত্বপূৰ্ণ তথ্য দিয়ে।
2: প্ৰিয় শ্ৰোতা, অসমৰ গৌৰৱ এই শিশু সম্পৰ্কে জানিবলৈ আমি কেইবাগৰাকীও ব্যক্তিৰ কাষ চাপিছিলো। অনুষ্ঠানত প্ৰথমে আমাৰ সৈতে এয়া ৱাইল্ড লাইফ ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ বিজ্ঞানী, শিশুক লৈ যোৱা 2 দশক ধৰি গৱেষণা কৰি অহা তথা শিশু সংৰক্ষণৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত ডক্টৰ আব্দুল ৱাকিদ।
5: আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম।
6: ধন্যবাদ।
5: আমি জানো যে শিশুৰ বিভিন্ন ধৰণৰ প্ৰকাৰ আছে। প্ৰথমে আমি আপোনাৰ পৰা জানিব বিচাৰিছো যে কি কি প্ৰকাৰ আছে শিশুৰ।
6: শিশুৰ প্ৰকাৰ বুলি ক'লে আচলতে আমাৰ যিটো ব্ৰহ্মপুত্ৰত পায়, ইয়াক আমি ইংৰাজীত গেঞ্জাছ ৰিভাৰ ডলফিন বুলি কওঁ, আৰু তাক চাইণ্টিফিক নেম প্লেটেনিছা গেঞ্জাটিকা গেঞ্জাটিকা, ই হ'ল এবিধ ৰিভাৰ ডলফিন। এতিয়া পৃথিৱীত যদি আমি চাওঁ তেতিয়াহ'লে ডলফিনৰ প্ৰায় 40 বিধমান প্ৰজাতি আছে। তো এই গোটেই ডলফিনবোৰ 2 ভাগত বিভক্ত। এবিধ হৈ গ'ল মেৰাইন ডলফিন, সাগৰত পায় যোনটো, আৰু এবিধ হৈ গ'ল নদীত পায়। গতিকে যিখিনি নদীত পায় যিকেইটা প্ৰজাতি, সেইকেইটা কেতিয়াও সাগৰলৈ নাযায় কেইটা মানে। গতিকে ব্ৰহ্মপুত্ৰত যোনটো শিহু পায়, ই হৈ গ'ল এবিধ ৰিভাৰ ডলফিন। আৰু ইয়াৰ পিছত বৰ্তমান 3 বিধৰ নদী ডলফিন আছে। এবিধ আমাজান নদীত পোৱা যায়, এবিধ সিন্ধু নদীত পোৱা যায়, আৰু এবিধ গংগা, ব্ৰহ্মপুত্ৰ, মেঘনা, কর্ণফুলী এই ৰিভাৰ ছিষ্টেমত পোৱা যায়, যোনটো আমি শিহু বুলি কওঁ।
5: হয়, আৰু এই শিহুৰ প্ৰতি ভাবুকিৰ সৃষ্টি হোৱা দেখা গৈছে। এতিয়া আমি জানিব বিচাৰিছো যে কি কি কাৰকৰ বাবে শিহুৰ সংখ্যা এনেদৰে কমি আহিছে।
6: শিহুৰ মেইন কথাটো হ'ল যে ই এবিধ অন্ধ নদী ডলফিন, তাৰমানে ই ব্লাইণ্ড ৰিভাৰ ডলফিন। তাৰমানে আমি যদি ব্ৰহ্মপুত্ৰ চাওঁ যে ইমান ঘোলা পানী, গতিকে সেই ঘোলা পানীত আচলতে বৰ বিশেষ চকুৰ কাম নাই। সেইটো কাৰণে মানে যদি আমি শিহু ওচৰৰ পৰা খুব ভালকে পৰ্যবেক্ষণ কৰোঁ, তাত চকুৰ নামত এটা জাষ্ট এটা ফুটা লিখা থাকে, গতিকে সেইটো কাৰণে চকুৰে নেদেখে। আৰু সেইটো কাৰণে এই ছনাৰ ছিষ্টেম ব্যৱহাৰ কৰে। গতিকে এই ছনাৰ ছিষ্টেমটো কি হয়, বহুত সময়ত পোৱালিত ভালকে ডেভেলপ নহয় যিবোৰ জুবেনাইল থাকে, আৰু তেনেকুৱাত বহুত সময়ত ই জালত লাগি মৰে। গতিকে জালত লাগি জুট পুট খাই মৰাটো শিহুৰ এটা প্ৰধান বিপদ। তাৰমানে এইটো কাৰণে যে শিহু এটা স্তন্যপায়ী প্ৰাণী, মেমেল হয়, ই পানীৰ তলত ৰখা ল'ব নোৱাৰে, গতিকে পানীৰ ওপৰলৈ আহিব লাগে। যদি অলপ সময় জালত জুট পুট খাই থাকে তেতিয়াহ'লে ই মৰাৰ সম্ভাৱনা থাকে। গতিকে সেইটো এটা প্ৰথম কাৰণ। দ্বিতীয় কথাটো হ'ল বহুত সময়ত এনেকুৱা হয় যে ইয়াৰ তেলৰ কিছু চাহিদা আছে, গতিকে তাৰ কাৰণে আচামে ইয়াক কেতিয়াবা ইণ্টেনশ্যনেলিও মানে স্বীকাৰ কৰে। কিন্তু এই দুয়োটাৰ ভিতৰত যদি আমি কম্পেয়াৰ কৰোঁ তেতিয়াহ'লে জালত লাগি মৰাটো প্ৰথম এটা বিপদ। তাৰ লগতে আমাৰ বহুত সময়ত হেবিটেট ডিগ্ৰেডেশ্যন হয়, বহুত সময়ত আমি এনেকুৱা দেখোঁ যে ব্ৰহ্মপুত্ৰৰ এইবাৰ আমি যোনবোৰ দ ঘূলি পালোঁ অহা বছৰলৈকে সেই ঘূলি নাথাকে, বা নদীবোৰত আমাৰ বহুত পৰিৱৰ্তন আহিছে।

0: যেনেকে 1950 চনৰ বৰ ভূঁইকপৰ পিছত ব্ৰহ্মপুত্ৰ নদীত বহুত পৰিৱৰ্তন আহিলে, বহুত উপনদী আচলতে বাম হৈ গ'ল। গতিকে তেনেকুৱা কাৰণত আৰু বহুত সময় তেনেকুৱা হৈছে, যদি নদীত বেৰেজ থাকে বা এনেকুৱা থাকে, নদীৰ ফ্ল' ফ্লাকচুৱেশ্যন হয়, সেইবোৰ এটা কাৰণ হ'ব পাৰে। আৰু কিছুমান পলিউশ্যন, গতিকে যদি আমি গোটেই ডিষ্ট্ৰিবিউশ্যনটো চাওঁ তেতিয়াহ'লে পলিউশ্যনো কেতিয়াবা কিছুমান জেগাত এটা কাৰক হয়, বিপদৰ কাৰক হয়।
1: হয়, আপুনি যোৱা 25টা বছৰে শিহুক লৈ গৱেষণাত ব্ৰতী হৈ আছে। 25 বছৰৰ এই সময়ছোৱাত আপুনি কি দেখিছে, শিহুৰ প্ৰতি ভাবুকি বৃদ্ধি পাইছে নে শিহুৰ এই পৰিস্থিতি ভাললৈ আহিছে?
0: এইটো ক্ষেত্ৰত মই এইটো ক'ব বিচাৰোঁ যে এটা সময় এনেকুৱা আছিল যেতিয়া শিহুৰ বিষয়ে বৰ বেছি এৱাৰনেছ নাছিল। যদি আমি গেঞ্জাছ ৰিভাৰ ডলফিনৰ কথাই কওঁ, এইটো চবৰ বহুত এনিমেলৰ ক্ষেত্ৰতে হয়। তো তেনেকুৱাত কি হ'ল যে এই যেতিয়া আমি প্ৰথম যেতিয়া ব্ৰহ্মপুত্ৰত ছাৰ্ভে কৰোঁ, সেইটো আছিল 2005 চন, বা তাৰ আগৰ যোনে কৰিছিল 93-94 ডক্টৰ আৰ এছ লালমোহন, তেওঁ প্ৰথম কৰিছিল ব্ৰহ্মপুত্ৰত। তেওঁ চাউথৰ বিজ্ঞানী আছিল। গতিকে তেতিয়া আমি মোটামুটি 200 ডলফিন ব্ৰহ্মপুত্ৰত পাইছোঁ, উপনদীত লগাই 800 পাইছোঁ। কিন্তু এতিয়া প্ৰায় 600 ওপৰত ডলফিন ব্ৰহ্মপুত্ৰত আছে। এতিয়া সেইটো ক'বলৈ গ'লে এটা হিচাপে যথেষ্ট ভাল লক্ষণ। কিন্তু এইটো আমি এটা কথা মন ৰখা ভাল যে শিশু এটা শ্ল' ব্ৰিডাৰ, তাৰমানে ই প্ৰত্যেক বছৰে পোৱালি নিদিয়ে। গতিকে পোৱালি দিবলৈ কেতিয়াবা দুবছৰ তিনিবছৰ মূৰত সেই পোৱালি দিয়ে, তাৰমানে এই পোৱালি দি পোৱালিটো ডাঙৰ কৰোঁতে বেছি সময় লয়। গতিকে যিটো কাৰণে আমি কে টাইপ স্পেচিছ বুলি কওঁ। গতিকে পপুলেশ্যন গ্ৰ'থ বহুত কম, যেনেকৈ গ্ৰেট ইণ্ডিয়ান বাষ্টাৰ্ড, তাৰ পপুলেশ্যন গ্ৰ'থটো বহুত কম। গতিকে এটা শিশু পোৱালি ডাঙৰ হওঁতে বহুত সময় লয়। চ' আৰু এটা শিশু কি হয়, তাৰ যদি আমি লাইফ স্পান চাওঁ, তেতিয়াহ'লে 10 বছৰ মানে বয়সত ই মানে প্ৰাপ্তবয়স্ক হয়, তাৰপৰা ই প্ৰায় 28 বছৰমান জীয়াই থাকে। গতিকে মাজত যিটো সময় পায়, গতিকে 4-5-6টামান পোৱালি বাদে বেছি দিব নোৱাৰে। গতিকে এটা শ্ল' ব্ৰিডাৰ। চ' সেইটো কাৰণে আমি আগত যিটো আমি যেতিয়া আমি ষ্টাৰ্ট কৰিছিলোঁ যি অৱস্থা দেখিছিলোঁ তাতকৈতো ইম্প্ৰুভ অৱস্থা। কিন্তু তাৰ মানে এইটো নহয় যে সকলো ঠাইতে শিশু মানে পোৱা যায়, কাৰণ তাৰ লগে লগে কি হৈছে, অভাৰ দ্য টাইম ইয়াৰ ট্ৰেডবোৰ বাঢ়ি গৈছে। যেনেকৈ আগতে বহুত সময় তেনেকুৱা আছিল যে নদীত বালি খনন হৈছিল, মানুহে মেনুৱেলি কৰিছিল, আজিকালি মেকানাইজ কৰি দিয়ে। গতিকে তেনেকুৱা ধৰণৰ বিপদ, তেনেকৈ বহুত সময়ত আগৰ যি জাল আছিল তাৰ ঠাইত আজিকালি বেলেগ ধৰণৰ জাল ওলাল। গতিকে বিপদৰ কাৰকবোৰ বাঢ়ি আছে, যদিও সংৰক্ষণৰ ব্যৱস্থাও সমানে আগবাঢ়ি আছে।
2: হয়, আমি এবাৰ জানিব বিচাৰিছোঁ যে এই শিশু সংৰক্ষণৰ ক্ষেত্ৰত ভাৰত চৰকাৰ বা অসম চৰকাৰৰ তৰফৰ পৰা কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে?
0: এই ক্ষেত্ৰত দুটা প্ৰধান উল্লেখযোগ্য কথা যে ভাৰত চৰকাৰে ইয়াক ৰাষ্ট্ৰীয় জলচৰ প্ৰাণী, চ' নেশ্যনেল একুৱাটিক এনিমেল ডিক্লেয়াৰ কৰিছিল। গতিকে সেয়া আছিল 2009 চনৰ কাহিনী। তাৰ আগতে কিন্তু 2008 চনত অসম চৰকাৰে ইয়াক ষ্টেট একুৱাটিক এনিমেল, ৰাজ্যিক জলচৰ প্ৰাণী হিচাপে মৰ্যাদা দিছে। গতিকে সেই হিচাপে ই এটা ৰাজ্যিক জলচৰ প্ৰাণী আৰু ৰাষ্ট্ৰীয় জলচৰ প্ৰাণী, গতিকে সেই দুটা। তাৰ লগতে ইয়াক ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট 1972ৰ অধীনত Schedule 1 স্পেচিছ হিচাপে গণ্য কৰা হয় বা ৰিকগনাইজড। চ' সেইটো কাৰণে কি হয়, ই যেনেকে বাঘ এটা মৰিলে যেনেকুৱা মাৰিলে বা চিকাৰ কৰিলে যেনেকুৱা শাস্তি আছে, সিও এটা মাৰিলে একেধৰণৰ শাস্তি। গতিকে প্ৰটেকশ্যনৰ ফালৰ পৰাই যথেষ্ট আগত আছে। আৰু তাৰ লগত যদি আমি সংৰক্ষণৰ ব্যৱস্থা কওঁ, তেতিয়াহ'লে ভাৰত চৰকাৰৰ বিশেষকৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 2020 চনৰ 15 আগষ্টত লাল কিল্লাত তেতিয়া প্ৰজেক্ট ডলফিন ডিক্লেয়াৰ কৰিছিল। গতিকে প্ৰজেক্ট ডলফিন, যেনেকৈ প্ৰজেক্ট টাইগাৰ, গতিকে প্ৰজেক্ট ডলফিনো তেনেকুৱা ধৰণৰ এটা এম্বিচিয়াছ বহুত ধৰণৰ এটা প্ৰকল্প, যাৰ কাৰণ গোটেই ভাৰতত বৰ্তমান আছে প্ৰায় 6,300মান গেঞ্জাছ ৰিভাৰ ডলফিন। গতিকে তাৰ কিন্তু গোটেই ভাৰতত আমি যদি বিশাল গংগা, ব্ৰহ্মপুত্ৰ আৰু তাৰ উপনদী চাওঁ, সেই সংখ্যা বহুত হ'ব লাগিছিল। গতিকে তাৰ লং টাৰ্ম কনজাৰ্ভেশ্যনৰ কাৰণে তেনেকুৱা ধৰণৰ ষ্টেপ আগবাঢ়ি আছে।
2: হয়, যিহেতু আপুনি আমাক জনাইছে যে 3 বিধ ৰিভাৰ ডলফিন বা নদীৰ শিশু পোৱা যায়, আমাৰ ব্ৰহ্মপুত্ৰত পোৱা শিশুৰ বিশেষত্ব কি ধৰণৰ?
0: ব্ৰহ্মপুত্ৰত যিটো গেঞ্জাছ ৰিভাৰ ডলফিন বা আমি শিহু পাওঁ, তাৰ বিশেষত্ব এনেকুৱা ধৰণৰ যে প্ৰথম কথা যিটো মই কৈছিলোঁ যে এটা ব্লাইণ্ড ৰিভাৰ ডলফিন, চকুৰে নেদেখে। দ্বিতীয় কথাটো হৈ গ'ল, ই এবিধ স্তন্যপায়ী প্ৰাণী, আৰু সেইটো কাৰণে ই পানীৰ ওপৰলৈ আহিব লাগে উশাহ ল'বৰ কাৰণে, আৰু ই পোৱালি জন্ম দিয়ে। গতিকে আৰু সেই পোৱালি ডাঙৰ দীঘল কৰোঁতে সময় লয়, কে টাইপ স্পেচিছ। তাৰ লগতে আৰু এটা ইণ্টাৰেষ্টিং হ'ল যে এই মতাবোৰত মাইকী শিশু ডাঙৰ হয় আৰু ইহঁতৰ লাইফ স্পান প্ৰায় 28 বছৰমানলৈকে হয়। তাৰ লগতে হ'ল ই এবিধ পিচি বৰাজ, আচলতে প্ৰধানতঃ মেইনলি মাছ খায়, কিন্তু মাছৰ লগতে ই আৰু বেলেগ বেলেগ ধৰণৰ যি পায় তাকো খায়। আৰু সেইটোৰ লগতে আৰু এটা বিশেষত্ব যে ই সকলো ঠাইতে নাথাকে, গতিকে কিছুমান নিৰ্দিষ্ট হেবিটেটতহে শিশু পোৱা যায়। যেনেকে দুখন নদীৰ মুখ এটা খুব ইম্পৰ্টেণ্ট, মানে নদীৰ মোহনা যদি আমি কওঁ, খুব ইম্পৰ্টেণ্ট এটা ডলফিনৰ কাৰণে হেবিটেট হয়। তাৰ লগতে য'ত নদী ডাঙৰ মিণ্ডাৰিং হয়, মানে যোনফালে যোনবোৰ জেগাত মাছ থাকে তেনেকুৱা জেগাবোৰত শিহু থাকে। গতিকে শিহুৰ বাসস্থানৰ এটা বৈশিষ্ট্য।
2: জানি খুব ভাল লাগিছে। আৰু ইয়াৰ উপৰি আমি জানিব বিচাৰিছোঁ যে যিসমূহ ঠাইত শিশু পোৱা যায় সেইসমূহৰ স্থানীয় বাসিন্দা মাছুৱৈসকলে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি আপুনি ভাবে এই শিশুৰ সংৰক্ষণৰ ক্ষেত্ৰত?
0: এই ক্ষেত্ৰত আচলতে হয় এইটোত স্থানীয় জনসাধাৰণৰ খুব ডাঙৰ ভূমিকা আছে, কাৰণ আমি যদি গোটেই ব্ৰহ্মপুত্ৰ চাওঁ এখন বিশাল নদী, গতিকে সেই বিশাল নদীত ডলফিনবোৰ যদি আমি বহুত সময় তেনেকুৱা হয় উইণ্টাৰ টাইমত সি দ চেনেলত থাকে, গতিকে যোনটো মেইন চেনেল ব্ৰহ্মপুত্ৰ মানে পাৰৰ পৰা বহুত আঁতৰত হয় সাধাৰণতে, গতিকে তেনেকুৱা জেগাত ডলফিনবোৰ থাকে। আৰু তেনেকুৱা ক্ষেত্ৰত আচলতে কেতিয়াবা এনেকুৱা হয় যে ই জালত লাগি মৰা বহুত সম্ভাৱনা থাকে, কেতিয়াবা এনেকুৱা হয় যে জালেদি পাৰ হৈ যাওঁতে তাত লাগি ধৰে, আৰু কেতিয়াবা এনেকুৱা হয় যে যদি জাল তাত যদি মাছ লাগি থাকে মাছ এৰাই খাবলৈ যাওঁতে বিপদত পৰে। গতিকে তেনেকুৱাত কি হয়, স্থানীয় যি মাছমৰীয়া আছে তেওঁলোক সজাগ হোৱাৰ প্ৰয়োজন, যদি কিবাকে ডলফিন জালৰ ওচৰত আছে তেতিয়াহ'লে সাৱধান হ'ব লাগে যাতে জালত গৈ জুতপুত নাখায়। জুতপুত খালে কিন্তু অলপ সময়ৰ পাছত মৰি যাব, কাৰণ ই লগে লগে নাৰ্ভাছ কৰে, নাৰ্ভাছ কৰিলে আৰু বেছি জুতপুত খায়, আৰু ইয়াৰ মুখখন বা ৰস্ট্ৰামটো জোঙা, তাত বহুত শ্বাৰ্প দাঁত থাকে, গতিকে ই জুতপুত খাই যোৱাৰ বেছি সম্ভাৱনা থাকে। দ্বিতীয় এটা কথাটো হ'ল যে যেতিয়া আমি বাৰিষা সময় সাধাৰণতে কি হয় মাঘ বিহু পাছৰ পৰা মানে ফেব্ৰুৱাৰীৰ পৰা পাঁচ মাহৰ পৰা শিহু পোৱালি দিয়া আৰম্ভ কৰে, কিন্তু তেতিয়া শিহু মেইন ষ্ট্ৰীমত থাকে, গতিকে মেইন ব্ৰহ্মপুত্ৰ হেৰি, কিন্তু লাহে লাহে যেতিয়া পানী বাঢ়ে পোৱালিবোৰ ওচৰত অহা আৰম্ভ হয়, তেতিয়া আমি আচলতে শিৱৰ ওচৰত দেখোঁ, গতিকে সেই সময়ত আমি কি হ'ব লাগে, সচেষ্ট হ'ব লাগে যাতে পোৱালিকেইটা বাচি থাকে। বহুত সময়ত এনেকুৱা হয় যে পোৱালিয়ে গৈ পেলাই ক'ৰবাত খুন্দা খাই মৰিলে, ক'ৰবাত হেৰি হ'ল, যে এইবোৰৰ পৰা আমি যদি পোৱালিকেইটা বচাই ৰাখিব পাৰোঁ জালত লগাৰ পৰা, তেতিয়াহ'লে আমাৰ কাৰণে সেইটো এটা বহুত ডাঙৰ ডলফিনৰ পপুলেশ্যন বঢ়াবৰ কাৰণে বহুত ভাল এটা উপায়। আৰু এটা কথাটো হ'ল যে বহুত সময়ত এনেকুৱা হয় যে যেতিয়া বাৰিষা ব্ৰহ্মপুত্ৰত পানী সোমায় বা বাঢ়ে তেতিয়া উপনদীবোৰেদি ডলফিন উজাবলৈ আৰম্ভ কৰে, তেতিয়া বহুত সময়ত এনেকুৱা হয় যে মাছ ধৰিবৰ কাৰণে এই তাৰ মুখত জাল পতা হয়, তেনেকুৱা যেতিয়া ডলফিন পানী কমিলে ওপৰৰ পৰা ই নামি আহে, নামি আহোঁতে তেনেকুৱা জালত লাগি যাব পাৰে। গতিকে স্থানীয় লোকসকল সচেতন হ'ব লাগে যে ডলফিন অহা যোৱাৰ ৰাস্তা যাতে ক্লিয়াৰ থাকে, আৰু এই সময়খিনি যদি আমি সিহঁতক বচাই দিব পাৰোঁ পাছৰ সময়খিনি সিহঁতি বাচি যায়।
2: ইয়াৰ উপৰি দেখা যায় যে নদীৰ বুকু বিভিন্ন ধৰণৰ কাম বা বিভিন্ন ধৰণৰ প্ৰদূষণ দেখা পোৱা যায়, এই ক্ষেত্ৰত এইখিনি শিশুক কি ধৰণে প্ৰভাৱ পেলায়?
0: এইটো ক্ষেত্ৰত এটা কথা মই ক'ব বিচাৰোঁ যে সিও আমি কৈছোঁ যে ই এটা ব্লাইণ্ড ৰিভাৰ ডলফিন, ই কমপ্লিট তাৰ ইকোলোকেশ্যন বা চাউণ্ড ছিষ্টেমৰ ওপৰত ডিপেণ্ড কৰে। ইণ্টাৰেষ্টিংলি আমি এতিয়া যিটো আমি শুনো আপ টু 20,000 hertz বা 20 kHz আমি শুনো, ডলফিনে কিয় তাৰ বহুত ওপৰত চাউণ্ড ফ্ৰিকুৱেঞ্চি প্ৰডিউচ কৰে, গতিকে আৰু তেনেকুৱা চাউণ্ড ফ্ৰিকুৱেঞ্চিত কিয় ই আচলতে সেই চাউণ্ডৰ সহায়তে গোটেই চলাচল কৰে। এতিয়া যে আমি যদি এইফালে ভূতবুটি এখন যদি যায় বা সেই ভূতবুটিৰ যোনটো মাত আমি শুনিলোঁ নাওখনৰ, সেই মাতটো পানীৰ তলত 5 গুণ বাঢ়ি যায়, গতিকে তাৰমানে সেই চাউণ্ডটোৱে সিৰ চাউণ্ডটো কাৰো এফেক্ট কৰে। এতিয়া যেতিয়া 5 গুণ তেনেকুৱা এটা চাউণ্ড বাঢ়ি গ'ল, তাক মানে হেৰি কৰিবৰ কাৰণে ছাপ্ৰেছ কৰিবৰ কাৰণে সিও আৰু তাৰ ওপৰত চাউণ্ড প্ৰডিউচ কৰিবলগীয়া হয়, গতিকে তেনেকুৱা তাৰমানে সিহঁতৰ ইকোলোকেশ্যন এফেক্ট হয়, মানে চিকাৰ কৰিবৰ কাৰণে প্ৰব্লেম হয়, গতিকে আমি সচেষ্ট হ'ব লাগে যে আণ্ডাৰৱাটাৰ যিটো নইজ পলিউশ্যন সেইটো যিমান পাৰি কম হ'ব লাগে, গতিকে সেইটো এটা সিঁৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ কথা যিটো আমি লক্ষ্য কৰিবলগীয়া হয়। গতিকে যিকোনো ডেভেলপমেণ্টেল এক্টিভিটিজ হওক, যেতিয়া আমি বিভিন্ন ধৰণৰ কনষ্ট্ৰাকশ্যন এক্টিভিটি কৰোঁ, তেতিয়া আমি চাব লাগে যাতে মিনিমাম নদীত চাউণ্ড হয়, কাৰণ আমি ওপৰত যোনটো চাউণ্ড শুনো তাৰ বহুত গুণ তলত চাউণ্ড হৈ যায়।
1: আমি জানিব বিচাৰিছোঁ যে ব্ৰহ্মপুত্ৰ নদীত যিখিনি শিহু আছে এই শিহুৰ বৰ্তমান সংখ্যা কিমান আৰু ক'ত ক'ত পোৱা যায়?
0: ব্ৰহ্মপুত্ৰ বা অসমত যদি আমি কওঁ তেতিয়াহ'লে আমি যিটো শেহতীয়া জৰীপ কৰিছিলোঁ 2022 চনত, তাৰমানে কণ্টিনিউ 2005 চনৰ পৰা ব্ৰহ্মপুত্ৰত জৰীপ চলি আছে, তেনেকুৱাত আমি শেহতীয়া যিটো জৰীপ 2022 চন, তাৰপিছত আকৌ এতিয়া নতুনকৈ হ'ব, গতিকে সেইটো শেহতীয়া জৰীপ মতে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনদীবোৰ ধৰি 635টা শিহু আছে, 635টা বা 650 মান আমি ক'ব পাৰোঁ। তাৰ ভিতৰত আছে কুলচি নদী, কুলচি নদীত আছে প্ৰায় 20টামান ডলফিন, তেনেকৈ সোৱনশিৰি নদীত 20-22টা ডলফিন আছে, কপিলী আৰু বেকিত তাত 4-5টাকে ডলফিন আছে, আৰু তাৰোপৰি ব্ৰহ্মপুত্ৰত আছে 5,583 বা তেনেকুৱা ধৰণৰ 600-640। চ' এইটো হৈ গ'ল আমাৰ আচলতে তেতিয়াহ'লে ব্ৰহ্মপুত্ৰ, কুলচি, সোৱনশিৰি, কপিলী আৰু বেকি এইখনত আছে। তাৰ বাদ বাকী আমি যদি ভাৰতত চাওঁ তেতিয়াহ'লে গংগাৰ মেইন ষ্ট্ৰীম, তাৰ লগতে তাৰ কিছুমান উপনদী যেনেকে ইফালে এখন চম্বল নদী হৈ গ'ল, তাৰপিছত আৰু যিখিনি UP বা বিহাৰত উপনদী আছে এইবোৰতো আছে, গতিকে গোটেইখিনি লৈ পেলাই আমি যিটো 2021-23 চনলৈকে অল ইণ্ডিয়া ডলফিন ছাৰ্ভে কৰিছিলোঁ, চ' সেইমতে ভাৰতত 6,324 6,324 গেঞ্জেছ ৰিভাৰ ডলফিন আছে, গতিকে 6,000ৰ ওপৰত গেঞ্জেছ ৰিভাৰ ডলফিন আছে ভাৰতত।
1: হয়, আৰু আন এটা বিষয়লৈ আহিছো। বৰ্তমান আমি সকলোৱে জানো জলবায়ু পৰিৱৰ্তন এক ভয়াৱহ পৰিৱেশ সমস্যা। এই সমস্যাই জলবায়ু পৰিৱৰ্তনে শিশুবোৰৰ জনসংখ্যাৰ ওপৰত বা শিশুৰ স্বাস্থ্যৰ ওপৰত কেনেবাকৈ প্ৰভাৱ পেলাইছে নেকি?
0: সেইটো এটা ডাঙৰ কুৱেশ্যন, কাৰণ সেইটো এটা ডাঙৰ কনচাৰ্ণ। এইটো কাৰণে যে আমি যোৱাবাৰ দেখিছো যে ব্ৰহ্মপুত্ৰ গুৱাহাটী অংশতে, গুৱাহাটী অংশত সাধাৰণতে দেখা যায় যে নদীখন এটাই চেনেল, মানে মূল সুঁতি

0: মানে এটাই আছে, গতিকে শৰাইঘাট হৈ পেলাই গুচি গ'ল ডাউন ষ্ট্ৰীম। কিন্তু ইয়াতে এবাৰ উইণ্টাৰত আমি দেখিলোঁ যে একেলগে তিনি চাৰিটা চেনেল হৈ গ'ল। তেনেকৈ চেনেল হোৱা মানে মাজত আৰু চৰ পৰিলে। চৰ কেলে কিহৰ কাৰণে পৰিলে, যে নদীৰ পানী কমি গৈছে। নদীৰ পানী কিয় কমিছে সেইটো হৈ গ'ল যে যিটো ওপৰত, কাৰণ ব্ৰহ্মপুত্ৰ এখন স্ন'ফেড ৰিভাৰ, ঠিক আছে, গতিকে হিমালয়ৰ পৰা হেৰি স্ন'ফেড হৈ আহি আছে, গতিকে তাত যেতিয়া এফেক্ট হ'ব, সি আহি পেলাই আমাৰ তলত আহি পানী এফেক্ট কৰিব। আৰু তাৰ লগত আৰু বেলেগ বেলেগ ফেক্টৰো আছে, কিন্তু জলবায়ু পৰিৱৰ্তনে যেনেধৰণে আমাৰ বৰষুণৰ পৰিমাণ এটা সময়ত হ্ৰাস কৰিছে, এবাৰ এতিয়া বাৰু পাছৰ ফালে অলপ ঠিকে আছে, কিন্তু হ'লেও সেই পানী কমি যোৱাৰ কাৰণে ই এফেক্ট হয়। আৰু আমাৰ নিজৰ অভিজ্ঞতা এনেকুৱা যে 2005 চনৰ পৰা আমি ব্ৰহ্মপুত্ৰত নাৱেদি গোটেই যাত্ৰা কৰিছোঁ বহুতবাৰ ইমূৰ ইমূৰ। যেতিয়া আমি 2012-13 আমি 18 বা 20লৈকে আমি নাৱলৈ ওপৰলৈ গুচি যাব পাৰিছোঁ, যে আমি ইয়াততো শদিয়ামানলৈকে গুচি গৈছোঁ, গতিকে সেইটো মোটামুটি আজিৰ পৰা 10 বছৰ আগলৈকে। কিন্তু লাহে লাহে এনেকুৱা হৈছে যে আমাৰ চাৰ্ভে নাও ওপৰলৈ যাব নোৱাৰা হৈ গৈছে। যোৱা বছৰ এনেকুৱা হৈছে যে এনেকুৱা মাহ মানে ফেব্ৰুৱাৰী মাহত আমি নাৱলৈ গৈছোঁ, আমাৰ টাৰ্গেট আছে ডিব্ৰুগড় বা ওপৰলৈ যাম, কিন্তু দিশমুখৰ পৰা আমাৰ নাও আগবাঢ়িব পৰা নাই, কাৰণ পানী কম। গতিকে তেনেকুৱা ধৰণে যেতিয়া পানী কম হ'ব, আৰু সিও এনেকুৱা এটা এনিমেল যাক লাগে আচলতে দ পানী, গতিকে দ পানী প্ৰপাৰ নাপালে তাৰ খাদ্যৰ পৰা আৰম্ভ কৰি যিখিনি তাৰ জীৱন ধাৰণৰ প্ৰক্ৰিয়া, এই গোটেইখিনিৰ ওপৰত এফেক্ট হয়। আৰু এটা তেনেকুৱা ধৰণত আমি উপনদীবোৰতো দেখিছোঁ যে পানী অস্বাভাৱিক ধৰণে শুকাই যায়, গতিকে সেই শুকাই যোৱাটোৰ কাৰণে ডলফিন বহুত সময়ত লোকেলাইজ আবদ্ধ হৈ যায়, গতিকে তেনেকুৱা ধৰণৰ এফেক্ট আছে। জলবায়ু পৰিৱৰ্তন এইটো কাৰণে এটা ডাঙৰ এফেক্ট, বহুত লং টাৰ্ম ইয়াৰ ইম্পেক্ট হ'ব পাৰে।
1: অসমৰ যে শিহু বা ৰিভাৰ ডলফিন, সেয়া সংৰক্ষণ কৰা কিয় জৰুৰী?
0: এইটো প্ৰথম কথা হ'ল যে আমি এটা কথা জনা জৰুৰী, যে আমি টিভিত চালে যেনেকৈ ডলফিন দেখি আমি বহুত এক্সাইটেড হৈ যাওঁ, সেইটো সাগৰীয় ডলফিন, তেনেকুৱা চিমিলাৰ ডলফিন আমাৰ এইটো শিহু হয়। গতিকে আমি সকলো এটা কথা জৰুৰী যে আমাৰ ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ নদীবোৰত দুষ্প্ৰাপ্য শিহু পোৱা যায়, যিটো এটা ডলফিন হয়। গতিকে আমাৰ ৰাইজ সজাগ হোৱা জৰুৰী যে ইমান সুন্দৰ এটা প্ৰাণী আমাৰ লগত আছে আৰু যাৰ ইক'লজিকেল গুৰুত্ব ইমান আছে, গতিকে সজাগতা প্ৰথম কথা। আৰু সেইটো কাৰণে সেই সজাগতা আমি ছাত্ৰ ছাত্ৰীসকলৰ পৰাই আৰম্ভ কৰিব লাগে। এতিয়া বহুত সময়ত আজিকালি এনেকুৱা হ'ল যে যেতিয়া আমি এৱাৰনেছ কেম্প কৰোঁ, বহুত সময়ত আমি এক্সপেৰিমেণ্ট যেতিয়া কৰি পেলাই চাইছোঁ, তেতিয়া দেখোঁ যে যিসকল এজেড, যিসকল এটা বয়স হৈছে, তাৰ বহুতেই শিহু দেখিছে, কিন্তু যিটো নিউ জেনেৰেশ্যন আহি আছে তেওঁলোকে বহুতে দেখা নাই, কাৰণ নদীৰ পাৰলৈ যোৱা, পাৰ্টিকুলাৰ শিহু বাসস্থানত যোৱা, গতিকে সেইখিনিৰ ওপৰত আমি নিজে এৱাৰনেছ হোৱা বহুত জৰুৰী। আৰু যিবোৰ ফেক্টৰে ইয়াৰ ওপৰত এফেক্ট কৰিছে সেইখিনিৰ ওপৰত সজাগ হোৱা বহুত জৰুৰী। গতিকে স্থানীয় যদি ৰাইজ হিচাপে আচলতে সেইখিনি কাম কৰিব পৰা যায়, যেনেকে মই ক'লো যে যদি জালত লাগিছে তাক লগে লগে মুকলি কৰি দিয়া, যদি কোনোবাই আচলতে পথিঙৰ কাৰণে বা তেনেকুৱা ধৰণে কিবা এটেম্প কৰিছে বা বাসস্থানটোৰ তাৰতম্য ঘটাবৰ কাৰণে চেষ্টা কৰিছে, কোনোবাই হয়তো নদীত বি ঢালি দিয়ে কেতিয়াবা বা বেলেগ ধৰণৰ এইবোৰ কৰে, গতিকে তেনেকুৱাৰ পৰা বাৰণ কৰিব লাগে, কাৰণ আমাৰ ইয়াত ইমান এটা ধুনীয়া স্পেচেছ আছে। যেনেকে এটা বাঘ থাকোঁতে আমি যিমান সাৱধান হওঁ এইটো জেগাত, যে তাৰ কাৰণে এনেকুৱা হ'ব পাৰে, ই হ'ব পাৰে, যে তাক আমি মাৰিব নালাগে, বা যদি কাজিৰঙাৰ পৰা এটা গড় ওলাই যায় তাৰ লগে লগে বনৰক্ষী পিছে পিছে গ'লেই তাৰ প্ৰটেকশ্যনৰ কাৰণে, তেনেকে সিও এটা সেইভাগে ভাবি যাওঁ।
1: আৰু আমি জানিব বিচাৰিছোঁ যে শিশুৰ ভৱিষ্যত, যিহেতুকে বৰ্তমান আপুনি কৈছে যে আগতকৈ শিশুৰ সংখ্যা বাঢ়িছে, গতিকে শিশুৰ ভৱিষ্যত কি ধৰণৰ হ'ব বুলি আপুনি আশা কৰে?
0: আমি যথেষ্ট আশাবাদী, কাৰণ সেইকাৰণে আমি কাম কৰি আছো যে এই ধুনীয়া এনিমেলটো আৰু ইমান ইক'লজিকেলি গুৰুত্বপূৰ্ণ এটা প্ৰাণী আমি সংৰক্ষণ কৰিবই লাগিব, কোনো উপায় নাই। নহ'লে পাছত যদি আমি আকৌ এখন কিতাপ লিখিব লগা হয় উইটনেছ অফ এক্সটিংচন জাতীয়, সেই তাতকৈ আৰু বিড়ম্বনা আৰু কাৰো কাৰণে নাথাকিব। আৰু নিজে চাই থাকোঁতে কিছু জেগাত দেখিছোঁ যে হেবিটেটৰ বহুত তাৰতম্য হৈ গৈছে, গতিকে সেইখিনিত যদি আমি ভালকৈ কাম কৰোঁ আৰু কিছু সৰু সৰু ব্যৱস্থা ল'লে আমাৰ নদীৰ শিহু আকৌ ঘূৰি আহিব। তাৰ এটা উদাহৰণ এনেকুৱা যে আগতে কোৱা হৈছিল যে আমাৰ উপনদীবোৰত, ডাঙৰ উপনদীবোৰত চবতে ডলফিন আছিল, ঠিক আছে, কিন্তু পাছে পাছে লাহে লাহে নাইকিয়া হ'ল। গতিকে আমি এইটো চেষ্টা কৰিব লাগে যে সেই নদীলৈ কেনেকৈ আকৌ শিহু ঘূৰি আহে। আমি শিহু ঘূৰি অহা দেখিছোঁ, আকৌ ঘূৰি আহিছে, কিন্তু ঘূৰি আহে, আহি পেলাই সিহঁতি আকৌ উভতি গুচি যায় ব্ৰহ্মপুত্ৰলৈ। গতিকে সেই উপনদীবোৰত আমি শিহু থাকিব পৰা তেনেকুৱা যদি আৰু তেনেকুৱা নিৰাপদ বাসস্থান আমি গঢ়ি তুলিব পাৰোঁ, তেতিয়াহ'লে আমাৰ শিহু আৰু ফ্লৰিছ হ'ব পাৰে, আৰু বাঢ়িব পাৰে। তাৰ লগতে সিহঁতৰ খাদ্যৰ যিখিনি, যেনেকৈ মাছ বা এইখিনি, তাৰ ওপৰতো কাম কৰিব লাগিব, কাৰণ শিশু সংৰক্ষণ কৰিব যাওঁতে বহুত বস্তু কাম, বহুত সংৰক্ষণৰ কাম কৰিব লাগে, যেনেকৈ তাৰ মেইন খাদ্য মাছৰ ওপৰত। আৰু যদি মাছ আমি সংৰক্ষণ কৰিব লাগে তেতিয়াহ'লে তাৰ তলৰ লেভেলত যিখিনি প্লেংটন আছে সেই প্লেংটনখিনি আমি সংৰক্ষণ কৰিব লাগিব। প্লেংটনৰ গ্ৰ'থ কেনেকৈ হ'ব, নদী পাৰ আমি কেনেকৈ ৰাখিম, নদী পাৰ আমি কংক্ৰিট বনাম নে তাৰ পাৰত আমাৰ অৰণ্যৰাজি থাকিব? যদি আমি কংক্ৰিট বনাওঁ তেতিয়াহ'লে নদীৰ পাৰৰ সেই প্ৰডাক্টিভিটি নাইকিয়া হৈ যায়, যিখিনি তাত ভেজিটেশ্যন থাকে, ৰাইপিৰিয়ান জন থাকে, তেতিয়াহ'লে প্ল্যাংটনৰ গ্ৰোথ কমি যায়, আৰু যদি প্লেংটনৰ গ্ৰোথ কমে মাছ কমিব, মাছ কমিলে সিও কমিব, গতিকে ইটো ইটোৰ লগত গোটেই কানেকশ্যন আছে। সো সেইটো কাৰণে যদি সেইখিনিৰ ওপৰত কাম কৰোঁ তেতিয়াহ'লে সিও ভৱিষ্যত নিৰাপদ হ'ব, কিন্তু এইখিনি একদম লং টাৰ্ম কাম। আজি কৰিলে আমি তাক 10 বছৰ পাছত তাৰ আমি দেখিম উপকাৰটো দেখিম, গতিকে সেইটো হয়
1: হয় সঁচাকৈয়ে বৰ্তমান সময়ৰ কিছু সৰু সৰু কামে হয়তো এটা বিৰল প্ৰাণী আমি ভৱিষ্যতলৈ আমি সাঁচি ৰাখিব পাৰিম। আৰু শেষত আমি জানিব বিচাৰিছো যে যিহেতু আপুনি এই গৱেষণাৰ সৈতে প্ৰায় 25 বছৰ জড়িত হৈ আছে, এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰিব?
0: হয়, 25 বছৰ হয়তো একেটা স্পেচিছৰ ওপৰত কাম কৰি থকা যথেষ্ট বিৰল হৈ যায়। আৰু কিন্তু মোৰ সৌভাগ্য যে মই PhD আৰম্ভ কৰিছিলো 2000 চনত ডলফিনৰ ওপৰতে, আৰু তাক ইমান বছৰে আমি একেৰাহে কাম কৰি থাকিব পাৰিছো, গতিকে তেনেকুৱা ধৰণে মানে সেই সুযোগ বা সেই সৌভাগ্য আহিছে। গতিকে এইখিনি কৰি থাকোঁতে বহুত অভিজ্ঞতা হয় আমাৰ, বহুত তিতা মিঠা অভিজ্ঞতা। বহুত সময় তেনেকুৱা হৈছে যে আমি ব্ৰহ্মপুত্ৰদি প্ৰথম যেতিয়া আমি 2005 চনত জৰীপ কৰিবলৈ লৈছোঁ, তেতিয়া এনেকুৱা হৈছে যে আমি নদীয়েদি প্ৰথম ছাৰ্ভে কৰিবলৈ লৈ পেলাই আমি এখন বুটবুটি লৈছোঁ, কিন্তু বুটবুটি লওঁতে প্ৰথমতে সেইদিনাই গম পাই গৈছোঁ যে ইয়াৰ দ্বাৰা ব্ৰহ্মপুত্ৰ নহ'ব, ছাৰ্ভে নহ'ব, গতিকে আমি আকৌ বেলেগ নাও ললোঁ। সেই বেলেগ নাও আকৌ এনেকুৱা হৈছে গোটেই ব্ৰহ্মপুত্ৰ নাহে, এডোখৰ আহিব, ক'ৰবাত এনেকুৱা হৈছে যে আমি তাতে গোটেই ৰাতি কোনোবা চাপৰিত গৈ পেলাই উজাগৰি ৰাতি পাৰ কৰিছোঁ, ক'ৰবাত ধুমুহাৰ মাজত পৰিছোঁ, গতিকে তেনেকুৱা ধৰণৰ বিচিত্ৰ অভিজ্ঞতা। কিন্তু তাৰ লগতে যেতিয়া ভাল লাগে যে যেতিয়া এটা জেগাত গৈ পেলাই আমি ডলফিনৰ পোৱালি হোৱা দেখোঁ, মাকৰ পিঠিৰ প্ৰায় ওপৰৰ পৰা পোৱালিটো যেতিয়া একদম যেতিয়া নতুন পোৱালি হয় তেতিয়া মাকৰ লগে লগে থাকে, একদম মাকৰ পিঠিতে উঠি থাকে এনেকুৱা টাইপৰ, গতিকে তেনেকুৱা বিৰল মুহূৰ্তবোৰ দেখিছোঁ। আৰু এনেকুৱা ব্ৰহ্মপুত্ৰ দেখিছোঁ যে ব্ৰহ্মপুত্ৰ এইকাৰণে তাৰমানে একদম আমাৰ মন মগজুত সোমাই আছে, এইটো কাৰণে যে ব্ৰহ্মপুত্ৰ যিমান আমি চাপ'জ অৰুণাচল বৰ্ডাৰ ফালে যাওঁ ইমান ধুনীয়া, যোনটো হয়তো বেলেগত দেখা পোৱা নাযায়। বাকী ঠাইটো ধুনীয়া, কিন্তু কিছুমান এনেকুৱা এনেকুৱা ব্ৰহ্মপুত্ৰ জেগা আছে যিটো একদম ইউনিক, তাৰমানে যোনটো বেলেগত দেখা পোৱা নাযায়, গতিকে তেনেকুৱা বহুত ধৰণৰ অভিজ্ঞতা হৈছে। গতিকে ইমান ধুনীয়া এখন নদীত ইমান এটা ধুনীয়া প্ৰাণী ভালকে বাচি ৰাখক, সেইকাৰণে আমি কাম কৰি আছোঁ। আৰু আমি ভাবোঁ যে আমাৰ নতুন প্ৰজন্মই সেই বিষয়ত আৰু কণ্টিনিউ কাম কৰক, যাতে আমি যিখিনিলৈ আনি দিলোঁ, য'ৰ পৰা 200ৰ পৰা 600লৈ, 600ৰ পৰা 1000 হওক 2000 হওক আৰু এনেকৈ বাঢ়ি গৈ থাকোঁ, সেইটোৱে আমাৰ আশা।
2: আপুনি জীৱনত প্ৰথমবাৰৰ বাবে কেতিয়ানো সিহু দেখিছিল, এই অভিজ্ঞতা সম্পৰ্কে জনাবচোন।
0: হয়, প্ৰথম দেখাৰ অভিজ্ঞতা বুলি ক'লে এনেকুৱা হয় যে দেখিছোঁতো বহুতবাৰ, কিন্তু তেতিয়া সেয়া প্ৰায় 2000 চনৰ কাহিনী, গতিকে যেতিয়া সেই নদীয়েদি মই গৈ আছোঁ তেতিয়া নদীৰ মোহনা এডোখৰ পাইছোঁ, তাতে দুটা ডলফিন খেলি আছে বা সিহঁতি সেইমতে খাই আছে। চ' খুব সঘনাই ওলাই আছে, কাৰণ নদীমুখত সিহঁতৰ বিহেভিয়াৰটো বহুত বেলেগ ধৰণৰ হয়, গতিকে তাতে ৰৈ পেলাই চাই আছোঁ যে ইমান ধুনীয়াকৈ খেলি আছে। কিন্তু তেতিয়াই মোৰ মনত আচলতে ক্লিক কৰালে যে এইটোৰ ওপৰত মই PhD কৰিব পাৰোঁ, আৰু সেই সময়ত মোৰ PhD কাৰণে মই কি টপিক ল'ম তাক লৈ পেলাই সংঘৰ্ষ চলি আছে, কাৰণ মোক চুপাৰভাইজাৰে দিয়ে মাছৰ ওপৰত বা নদীৰ ওপৰত কৰিবলৈ, মোৰ মন কোনোবা বেলেগ এনিমেলৰ ওপৰত কৰিবলৈ, তেতিয়া চাডেনলি ক্লিক কৰিলে কেলে এই মই মানে সিহুৰ ওপৰতে কেলে মই PhD কাম নকৰোঁ, গতিকে সেইটো টাৰ্ণিং পইণ্ট আছিল। গতিকে তাক আকৌ যেতিয়া আহি পেলাই মই PhD মোৰ চুপাৰভাইজাৰ ক'লোঁ যে ছাৰ মই এইটোৰ ওপৰত PhD কৰিব বিচাৰোঁ, তেতিয়া পৰা মানে তেওঁ ছাপোৰ্ট কৰিলে আৰু সেই কথা তেতিয়া বহুতখিনি বদলি হৈ গ'ল, গতিকে সেয়ে আছিল প্ৰথম। আৰু এনেকুৱাত আৰু এটা মই কথা ক'ব বিচাৰোঁ, যেতিয়া আমি ব্ৰহ্মপুত্ৰত ছাপোজ এনেই ফেৰীৰে গৈ আছোঁ, আগেদি সি ওলাই আছে, কোনো সেইধৰণৰ গুৰুত্ব নাই, কিন্তু যদি আমি টাৰ্গেট কৰি যাওঁ, আমি তেনেকুৱা ট্ৰায়েল কৰি চাইছোঁ যে মানুহ লৈ গৈ, যে যদি আমি সিহু চাওঁ বুলি যাওঁ, যেতিয়া চাই থকা যায়, যেতিয়া জাপ মাৰে, যেতিয়া ই হয়, তেতিয়া এটা বেলেগ ধৰণৰ এক্সাইটমেণ্ট হয়। সেইটো মই আৰু ফিল কৰিছিলোঁ যেতিয়া মই US মই কেইবামাহ ধৰি তাত এজ এ ভিজিটিং চাইণ্টিষ্ট কাম কৰিছিলোঁ গাল্ফ অফ মেক্সিকোত, যিটো এতিয়া মানে গাল্ফ অফ আমেৰিকা বুলি কয় চাগে, তো তাত গৈ পেলাই মেৰাইন ডলফিনৰ ওপৰত কাম কৰিছোঁ, গতিকে মেৰাইন ডলফিন যেতিয়া মই দেখিছোঁ তেতিয়া সেইটো এটা ধৰণৰ বেলেগ এক্সাইটমেণ্ট, যেতিয়া তাতে গৈ পেলাই ৱেল প্ৰজাতি দেখিছোঁ সেইটো এটা বেলেগ ধৰণৰ, তেনেকৈ স্কটলেণ্ডত এইবোৰ কাম কৰিছিলোঁ, গতিকে এই প্ৰথমবাৰ দেখাৰ অৱশ্যে অভিজ্ঞতা বেলেগ বেলেগ ধৰণৰ হয়। গংগাত প্ৰথম নামাৰ আমাৰ ডলফিনৰ জৰীপ কৰিবলৈ তাৰ অভিজ্ঞতা বেলেগ ধৰণৰ হয়, যেনেকৈ ইণ্ডাছ ৰিভাৰ ডলফিন প্ৰথমবাৰ দেখিছোঁ, গতিকে বহুত তেনেকুৱা ধৰণৰ অভিজ্ঞতা আছে।
1: বৰ্তমান সময়ত শিশু বহু সমস্যাৰ সন্মুখীন হৈছে, প্ৰদূষিত নদী, অবৈধ মাছ ধৰা জাল, বালিচাপৰি, নৈত বান্ধ নিৰ্মাণ, জলপথত অধিক নৌযান চলাচল আৰু নদীৰ স্বাভাৱিক প্ৰৱাহৰ পৰিৱৰ্তনৰ ফলত শিশুৰ বাসস্থান সংকুচিত হৈ আহিছে। বহু শিশু মাছ ধৰা জালত আবদ্ধ হৈ মৃত্যুমুখত পৰে, এনেবোৰ কাৰণতে শিশুৰ সংখ্যা ক্ৰমাৎ হ্ৰাস পাইছে।
2: অনুষ্ঠানত এবাৰ আমাৰ সৈতে আছে অসমৰ আগশাৰীৰ সাহিত্য আলোচনী গৰিয়সীৰ এগৰাকী উপ সম্পাদক সমীন্দ্ৰ ডেকা। শিশু সংৰক্ষণৰ ক্ষেত্ৰত জনসজাগতা সৃষ্টিত সংবাদ মাধ্যমে ল'ব পৰা ভূমিকা সম্পৰ্কে তেখেতে জনাইছে মনৰ বতৰা।
3: পৃথিৱীৰ জীৱ জগত বৰ্তি থাকিলেহে পৃথিৱীখন বৰ্তি থাকিব, জীৱ জগতৰ সকলো জীৱ আৰু প্ৰাণীয়ে প্ৰকৃতিৰ নিয়ম নীতি মতে চলে। মানুহেই একমাত্ৰ জীৱ যাৰ নিজস্ব বুদ্ধি আছে, চিন্তা আছে। গতিকে মানুহে প্ৰকৃতিৰ নীতিৰ ঊৰ্ধলৈ গৈ নিজক

0: বঢ়াই লৈ যাব বিচাৰে। তাকে কৰিবলৈ যাওঁতে প্ৰকৃতিৰ বিভিন্ন ধৰণে ক্ষতিও হয়। জীৱশ্ৰেষ্ঠ হিচাপে মানৱ জাতি এইটো লক্ষ্য ৰাখিব লাগিব যাতে আমাৰ সুবিধাৰ কাৰণে কাম কৰিবলৈ যাওঁতে প্ৰকৃতিক সংৰক্ষণ কৰিব লাগে। আমাৰ অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই এষাৰ কথা বৰগীতত লিপিবদ্ধ কৰি থৈ গৈছে, জীৱৰ যিটো গুৰুত্ব জীৱ সংৰক্ষণৰ, যে যত জীৱ জংগম কীট পতংগম অগণগ জগত এৰিকায়া, অৰ্থাৎ পৃথিৱীৰ প্ৰতিটো জীৱই যে ভগৱানৰ সৃষ্টি, অৰ্থাৎ প্ৰতিটো জীৱৰে সমান অধিকাৰ আছে পৃথিৱীত বৰ্তি থাকিবৰ কাৰণে, সেয়া গুৰুজনে কৈ থৈ গৈছে। এইটো বহুত তাৎপৰ্যপূৰ্ণ কথা। শিহু এবিধ খুব বিপন্ন প্ৰাণী, বৰ্তমান বিপন্ন পৰায় প্ৰাণী বুলি কোৱা হৈছে। অসমৰ ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ কিছুমান উপনদী যেনে কুলচি, সোৱণশিৰি আদিত শিহুৰ উপস্থিতি দেখা যায়। পূৰ্বতে প্ৰচুৰ পৰিমাণে বা প্ৰচুৰ সংখ্যক শিহু নদীবিলাকত পোৱা গৈছিলে, কিন্তু বৰ্তমান ইয়াৰ সংখ্যা কমি কমি বিলুপ্ত প্ৰায় অৱস্থালৈ উপনীত হৈছে। গৈ পেলাই এটা ৰাষ্ট্ৰীয় জৰীপ মতে 2025 চনত চলোৱা এটা ৰাষ্ট্ৰীয় জৰীপ মতে বৰ্তমান ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহত থকা শিহুৰ সংখ্যা প্ৰায় 635টামান হ'ব। আৰু যিহেতু 2025ৰ পৰা এইকেইদিনৰ এই আৰু তাৰপিছত কমিবও পাৰে বা দুই এটা বাঢ়িবও পাৰে, এইটো বেলেগ কথা। এতিয়া শিহু আমাৰ কাৰণে কি কাৰণে শিহু সংৰক্ষণ কৰিব লাগে? সাধাৰণতে শিহু বাস কৰে পৰিষ্কাৰ পানীত আৰু অলপ সৰস্বতা হ'ব লাগে। যি নদীৰ সোঁত বেছি তাত শিহু থাকে আৰু সেই পানী অতি পৰিষ্কাৰ হ'ব লাগে। ইয়াৰ প্ৰধান খাদ্যৰ ভিতৰত সৰু সৰু মাছ, জিঞা বা আৰু অন্যান্য নদীৰ প্ৰাণীবিলাক থাকে। শিহুৱে চিকাৰ কৰোঁতে আচলতে শিহুৱে দেখা নাপায়, দৃষ্টিশক্তি তাৰ নাই, ই তাৰ শব্দ তৰংগৰ সহায়ত এই নিজৰ চিকাৰ বা অন্যান্য বস্তুৰ তাৰ মানে তাৰ স্থিতি অৱস্থিতি লোকেশ্যনটো দিব পাৰে। আৰু যিটো ইকো লোকেশ্যন বুলি কোৱা হয়, এইটো শব্দ তৰংগৰ সহায়ত ই তাৰ চিকাৰ বা অন্যান্য বস্তুৰ অৱস্থিতি নিৰ্ণয় কৰিব পাৰে। শিহু বৰ্তমান বিপন্নপ্ৰায় অৱস্থালৈ এইকাৰণে আহিছে যে তাৰ যিটো পাৰিপাৰ্শ্বিকতা, শিশু যি পৰিস্থিতিত জীয়াই থাকিব পাৰে, শিশু যি পৰিস্থিতিত জীৱন নিৰ্বাহ কৰিব পাৰে, সেই পৰিস্থিতিৰ ওপৰত যেতিয়া বিসংগতি দেখা দিয়ে তেতিয়া কি হয়, শিশুৰ সংখ্যাটো কমি আহে, তাৰ প্ৰজনন ক্ষমতা কমি আহে বা ই মৃত্যুমুখত পৰে। তাৰ ভিতৰত প্ৰধান হ'ল জল প্ৰদূষণ। প্ৰাকৃতিক বিভিন্ন কাৰণত বা মানৱ সৃষ্ট কাৰণত, উদ্যোগীকৰণ আৰু অন্যান্য অন্যান্য বিভিন্ন কাৰণত পানীৰ প্ৰদূষণ বৰ্তমান এটা ভয়াৱহ সমস্যা হৈ পৰিছে আৰু বিশুদ্ধ পানী পোৱাটো কঠিন হৈ পৰিছে, যাৰ কাৰণে নদীসমূহ, ব্ৰহ্মপুত্ৰ বা ইয়াৰ উপনৈসমূহ বিভিন্ন ধৰণে প্ৰদূষিত হৈছে। প্ৰদূষিত পানীত শিহু জীয়াই থাকিব নোৱাৰে। দ্বিতীয় কথাটো হৈছে শিহু বাস কৰিবৰ কাৰণে পানীৰ এটা নিৰ্দিষ্ট গভীৰতাৰ প্ৰয়োজন হয়। আৰু বালিৰ খনন, যিহেতু বালিৰ সৰসাজিবৰ কাৰণে বা বিভিন্ন কাৰণত বালি যেতিয়া নদীৰ পৰা খনন কৰা হয়, এই বালি খনন কাৰ্যই শিহুৰ পাৰিপাৰ্শ্বিক পৰিৱেশ তন্ত্ৰটোৰ ওপৰত প্ৰভাৱ পেলাইছে। তৃতীয় কথা, ব্যৱসায়িকভাৱে মাছমৰীয়াসকলে মাছ মাৰোঁতে শিহু জালত উঠে আৰু শিহু জালত উঠিলে তাক পানীলৈ ঘূৰাই বেছি ক্ষেত্ৰতে পঠিওৱা নহয় আৰু এইটোও শিহুৰ সংখ্যা কমি যোৱাৰ এটা প্ৰধান কাৰণ হিচাপে চিহ্নিত হৈছে। তদুপৰি আজিকালি যিহেতু পানীক ব্যৱসায়িকভাৱে ব্যৱহাৰ কৰা হয়, নাও চলাচল, যান্ত্ৰিক নাও চলাচল, এইটো এটা প্ৰধান কাৰণ শিহুৰ বিলুপ্তিৰ কাৰণে। এনেধৰণৰ কাৰকবিলাকে শিহুক বৰ্তমান বিলুপ্তিৰ দিশলৈ লৈ গৈ আছে। এই কাৰকসমূহ যদি শুধৰণি কৰিব পৰা যায় বা এই কাৰকসমূহৰ ওপৰত যদি নিয়ন্ত্ৰণ আনিব পৰা যায় তেতিয়া শিশুক নিশ্চয় সংৰক্ষণ কৰিব পৰা যাব। এতিয়া প্ৰশ্ন হ'ল, আমি এইটো কৰাৰ কি প্ৰয়োজন, শিশুক কিয় আমি সংৰক্ষণ কৰিব লাগে? আচলতে শিশু সংৰক্ষণ কৰিব যোৱাৰ লগে লগে এটা পৰিস্থিতিতন্ত্ৰ বা নদীৰ যিটো পৰিস্থিতিতন্ত্ৰ এইটোকো সংৰক্ষণ কৰা যাব। প্ৰদূষণ ৰোধ কৰাটো, জল প্ৰদূষণ ৰোধ কৰাটো আমাৰ প্ৰত্যেকৰে কৰ্তব্য আৰু জল অৱশ্যম্ভাৱী। গতিকে শিশু যদি সংৰক্ষণ কৰিব লাগে, আমি জল প্ৰদূষণ আমি কমাব লাগিব, নদী পৰিষ্কাৰ কৰি ৰাখিব লাগিব। নদী পৰিষ্কাৰ হোৱাৰ লগে লগে তাত থকা অন্যান্য যিটো জীৱতন্ত্ৰ, জৈৱ বৈচিত্ৰতন্ত্ৰ বুলি যদি কোৱা হয়, এই জৈৱ বৈচিত্ৰ ৰক্ষা পৰিব আৰু তাৰ ফলত আমাৰ গোটেই পৰিৱেশ তন্ত্ৰটোৰ ওপৰত কিয় উন্নত হ'ব। অসমৰ শিহু, যাক ৰাষ্ট্ৰীয় জলচৰ প্ৰাণী বুলি কোৱা হয় আৰু অসমত ইয়াক ৰাজ্যিক জলচৰ প্ৰাণী বুলি কোৱা হয়, এইটো চিহ্নিত হৈছে অসমত ৰাজ্যিক জলচৰ প্ৰাণী হিচাপে আৰু দেশত ৰাষ্ট্ৰীয় জলচৰ প্ৰাণী হিচাপে শিহু চিহ্নিত হৈছে। শিহু পৰ্যটনৰ এটা বিশেষ উদ্যোগ হ'ব পাৰে। পৰ্যটকসকলে শিহু চাবৰ কাৰণে, মানে নদীৰ শিহু চাবৰ কাৰণে অসমলৈ আহিব পাৰে। তাৰ কাৰণে শিহুৰ সংৰক্ষণ অত্যন্ত প্ৰয়োজনীয়। শিহু সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰে কিছুমান আইন প্ৰণয়ন কৰিছে আৰু ব্যৱস্থা কিছুমান গ্ৰহণ কৰিছে, সেয়া যোগাত্মক দিশ। বেচৰকাৰী সংগঠন কিছুমানেও এই ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। ভাৰতবৰ্ষৰ পরিবেশ বনাঞ্চল আর জলবায়ু পরিবর্তন মন্ত্রালয়ে চৌহত্তর সংখ্যক স্বাধীনতা দিবস উপলক্ষে 2020 চনের 15 আগস্ট প্রজেক্ট ডলফিন ঘোষণা করেছিল। আর ইয়ার অধীনত শিশু বিপন্ন প্রাণী হিসাবে গণ্য করা হয়েছে আর সাগর সমূহ থাকা ডলফিন আর নদীর শিশু সমূহ সংরক্ষণের কারণে যথোপযুক্ত ব্যবস্থা গ্রহণ করার কারণে আগভাগ লৈছে। অন্যান্য যেবিলাক বেসরকারি সংস্থা আছে, বেসরকারি সংস্থা সমূহেও নদীপরিয়া অঞ্চল সমূহের মাজত জনসজাগতা আর যি কারকর প্রভাবত নদী প্রদূষণ হওয়ার ফলত বা নদীর বিরূপ প্রতিক্রিয়ার ফলত শিশুর সংখ্যা কমি গিয়ে আছে, সেইবিলাকর বিষয়ে জনসাধারণের মাজত সজাগতা আনি তার প্রতিকার স্বরূপে সরকার আর জনসাধারণে মিলি কেনেকুৱাকে আগবাড়িব পারে আর শিশু সংরক্ষণ করব পারে এইভাবে যথেষ্ট কাম করে আছে। শেহতীয়া গবেষণা মতে, একটা জরিপ মতে গম পাওয়া গেছে যে অকল ব্রহ্মপুত্রত 580টারও অধিক শিশু এতিয়ালৈকে ভর্তি আছে। এইখিনি যাতে কমি না যায় আর ইয়াত যাতে জনসংখ্যা বৃদ্ধি করব পারি তার বাবে সরকারে বা বেসরকারি সংস্থা সমূহে আর জনসাধারণে আমি আগতে কই অহা যেবিলাক কারকে ব্রহ্মপুত্রর পানি দূষিত করব পারে বা ব্রহ্মপুত্রর পানির উপর বিরূপ প্রভাব পেলাব পারে এইখিনি নিয়ন্ত্রণ করব লাগিব, তেতিয়াহলে শিশু নিশ্চয় সংরক্ষিত হব আর আমার সাংস্কৃতিকভাবে অসমৰ উন্নতি হব বলে আমি আশা করব পারো।
1: হয়, নিশ্চয়কৈ আপনি খুব সুন্দরভাবে আমার শিশুর কথাখিনি খুব বিতংভাবে আমাকে জানালে। আর এবার আমি জানিব বিচারিছো যে শিশু সংরক্ষণের ক্ষেত্রে বা বিভিন্ন ক্ষেত্রে সংবাদ মাধ্যমের এক বিশেষ ভূমিকা আছে, আর এই সম্পর্কে আপনি কি কব বিচারিব?
0: ধন্যবাদ, এটি নিশ্চয় অতি গুরুত্বপূর্ণ প্রশ্ন। কারণ যে কোনো সমস্যা সমাধান বা যে কোনো জরুরি অবস্থাত সংবাদ মাধ্যমে আটাইতকৈ গুরুত্বপূর্ণ ভূমিকা গ্রহণ করব পারে। সংবাদ মাধ্যম বলে কোতে রেডিও, ছপা মাধ্যম আর ইলেকট্রনিক মাধ্যম আর আজিকালি তো সামাজিক মাধ্যম তো অত্যন্ত শক্তিশালী হয়েছে। এই আটাইকিটা সংবাদ মাধ্যমরে করণীয় আছে আর এই গুরুত্ব সহকারে লব লাগে। ইতিমধ্যে বিভিন্ন আটাইকিটা সংবাদ মাধ্যমে বিভিন্ন ধরনে শিশু সংরক্ষণের উপর বা শিশুর বিপন্ন প্রাণী হিসাবে পরিগণিত হওয়ার কারক সমূহের বিষয়ে যথেষ্ট আলোচনা নিশ্চয়কে হয়েছে, কিন্তু আমি ভাবো যে ইয়াত অধিক আলোচনা হওয়ার প্রয়োজন আছে। গবেষণালব্ধ তথ্য লাভ করব লাগে, উপযুক্তভাবে জরিপ হব লাগে আর এই আটাইখিনি সংবাদ মাধ্যমে অনুকিয়াই দিব লাগে। বেসরকারি সংস্থায় কি করেছে, সরকারে কি করেছে বা করিব লাগিব বা জনসাধারণের করণীয় কি, তাত আটাইতকৈ বেশি গুরুত্বপূর্ণ ভূমিকা গ্রহণ করব পারে সংবাদ মাধ্যমে। আর সংবাদ মাধ্যমে জনসাধারণের মাজতো সজাগতা আনিব লাগে, বিশেষকৈ কি কি কারকর প্রভাবত শিশু সংখ্যা কমি গৈ আছে, যেবিলাক কথা হয়তো আমি শুধরণি করব পারো নিজকে সরকারে আইন প্রণয়ন নকরাকৈ বা কোনো ধরনের বিশেষ ব্যবস্থা নোলাক জনসাধারণে নিজেও যাতে সচেতনভাবে নিজের কার্যর দ্বারা শিশু সংরক্ষণ করিবৰ কারণে উপযুক্ত ব্যবস্থা গ্রহণ করব পারে। আর সেই যে বাতরি বা সেই যে বার্তা এই সংবাদ মাধ্যমে জনসাধারণের মাজত বিয়পাই দিয়াত আটাইতকৈ গুরুত্বপূর্ণ ভূমিকা গ্রহণ করব পারে। যেনে মানুষের দ্বারা যে শিশুর নিধন কার্য তার একটা প্রধান কারণ হল শিশুর তেল বিভিন্ন ঔষধত ব্যবহার হয় বলে মানুষের মাজত বিশ্বাস আছে আর সম্ভব সেইটো কার্যকরীও হয়। এইটো কারণতে মানুষে বিশেষ মৎস্য শিকার করতে শিশু এটা যেটা জালত পড়ে তা পুনরায় পানিত মেলি নিদিয়ে তার তেলের পর ঔষধ প্রস্তুত করে বা ব্যবসায়িকভাবে মানুষ এটা ব্যবহার করে, এটা যে করব নালাগে সেইটো বিষয়ত সজাগতা আনিবর কারণে সংবাদ মাধ্যমের আটাইতকৈ ডর ভূমিকা আছে। আর একটা কথা, শিশুর যদি শিশুর তেলর তেল মৎস্য শিকারীসকলে জালত যদি ব্যবহার করে ইয়ে মাছক আকর্ষণ করে এটি একটা ভূমিকা আছে, কিন্তু শিশুর তেল ব্যবহার নকরাকে অন্য পদ্ধতিরও মাছ আকর্ষণ করার নিশ্চয় ব্যবস্থা আছে। সেয়েহে জনসাধারণে জানিব লাগিব যে মৎস্য শিকার করে তেওঁলোকৰ লাভ হব, শিশুর তেল ব্যবহার করলে মাছ আহিব তেওঁলোকৰ জালত পড়িব, ইটোর মাছ আহিবর কারণে অন্য যে বিকল্প উপায় আছে সেই উপায় সমূহ ব্যবহার করব লাগে যাতে শিশুটো রক্ষা পড়ে। এনে ধরনের যেবিলাক সজাগতামূলক কার্যসূচী বা আঁচনি এইখিনি সংবাদ মাধ্যমে বিয়পাই দিয়াত যথেষ্ট গুরুত্বপূর্ণ ভূমিকা গ্রহণ করব পারে। তদুপরি সচেতনা নতুন প্রজন্মের মাজত এই বিষয়ে সচেতনতা আনিবর কারণে সংবাদ মাধ্যমে লিখনিকে আদি করে বিভিন্ন ধরনের বিচারিব পারে, প্রতিযোগিতা আয়োজন করব পারে, শিশু সংরক্ষণ কিয় প্রয়োজন, শিশু সংরক্ষণের বা শিশুর বিপন্ন প্রাণী কিয় হয়েছে, আমার জৈব বৈচিত্র্যের প্রতি আমার ভূমি আমার করণীয় কি, কর্তব্য কি, এই ধরনের সজাগতা আনার কারণে সংবাদ মাধ্যমে আটাইতকৈ বেশি ডর গুরুত্বপূর্ণ ভূমিকা গ্রহণ করব পারে। সরকার আর বেসরকারি সংস্থাসমূহেরও ভূমিকা আছে, কিন্তু সংবাদ মাধ্যমে একচুয়ালি আটাইতকৈ ডর ভূমিকা গ্রহণ করব পারে।
1: শিশুক সুরক্ষিত করে রাখবলে সরকার, গবেষক, পরিবেশবিদ আর স্থানীয় রাইজে বিভিন্ন সংরক্ষণমূলক পদক্ষেপ গ্রহণ করেছে। সচেতনতা বৃদ্ধি, অবৈধ মাছ ধৰা নিয়ন্ত্ৰণ, জল প্ৰদূষণ হ্ৰাস আৰু শিশুৰ বাসস্থান সংৰক্ষণৰ জৰিয়তে ইয়াৰ অস্তিত্ব ৰক্ষা কৰাৰ চেষ্টা চলি আছে।
2: স্থানীয় মানুহৰ সহযোগিতা অবিহনে এই প্ৰচেষ্টা সফল হ'ব নোৱাৰে। প্ৰচেষ্টা অনুষ্ঠানত এইবাৰ আমাৰ সৈতে আছে কটন বিশ্ববিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক অৰূপ কুমাৰ হাজৰিকা।
3: ৰিভাৰ ডলফিনৰ ওপৰত বহুত মানে গৱেষণা অলৰেডি হৈ গৈছে, ইতিমধ্যে হৈ গৈছে। এটা অনুষ্ঠান আছে ব্ৰিটিছ পেট্ৰলিয়াম বুলি, তাতে বিভিন্ন গৱেষকে এই বিষয়ত মানে গেঞ্জেটিক ৰিভাৰ ডলফিন আৰু আমাৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ ডলফিনৰ ওপৰত মানে শিশুৰ ওপৰত বহুত বিভিন্ন ধৰণৰ গৱেষণা অলৰেডি কৰিছে। আৰু ৰিভাৰ ডলফিনবিলাকৰ যিটো মানে বৈশিষ্ট্য তাত সেইটো খুব ইম্পৰ্টেণ্ট হয়, খুব দৰকাৰী হয়। আৰু ইয়াৰ পৰা যদি ৰিভাৰত ডলফিনটো থাকে মানে নদীবিলাকত, বিশেষকৈ আমাৰ ব্ৰহ্মপুত্ৰ নদীত যিবিলাক বহুত দেখা যায়, গতিকে তাত যদি থাকে মানে তাৰ মানে নদীৰ স্বাস্থ্যটো, আমি যিটো ৰিভাৰ হেল্থ বুলি কওঁ, স্বাস্থ্যটো, দ্য ৰিভাৰ ইক'লজি ইজ গুড, ডেট মিনচ দ্য পলিউশ্যনটো নাই তাত, বা তাতে DO লেভেল, BOD লেভেল, CO লেভেল, যিবিলাক আমাৰ মানে নদীৰ হেল্থটো এছেছমেণ্ট কৰাৰ কাৰণে আমাক যিটো সহায় কৰে, like in order to understand the river health we need to assess the pollution quality of the river ecology or river ecosystem to ami study koru aru hetu study korile etu khub important hoy etia amar bisheshke amar Cotton University t amar bibhagot pranibigyan bibhagot ei bishoye bahut dhoronor gobekhona hoy ase regarding the river ecology mane etu not necessarily that ami river dolphin o karone heritu korisu গৱেষণাটো কৰিছোঁ, কিন্তু এজ এ হোল ইট উইল লিড টু দ্য বেনিফিট অফ দ্য ৰিভাৰ ডলফিনছ। গতিকে ৰিভাৰ ডলফিনৰ যিটো প্ৰাধান্য আছে আমাৰ মানে চাইণ্টিফিক ৱৰ্ল্ডত, সেইটো জানিবলৈ হ'লে আমাৰ ডেফিনেটলি তোমালোকে যেনেকৈ কৈছা যে এটা কোৰ্চ ইনক্লুড কৰিব লাগিব, আৰু আমাৰ কোৰ্চ আছে। এতিয়া আমাৰ বিশেষকৈ আমাৰ ডিপাৰ্টমেণ্টত এতিয়া বায়'ডাইভাৰ্চিটি ৰিচাৰ্চ চেণ্টাৰ বুলি এটা চেণ্টাৰ আমাৰ এষ্টাব্লিছ হৈছে, আমি তাত বিভিন্ন ধৰণৰ তেনেকুৱা কাম কৰিবলৈ আগবাঢ়ি গৈছোঁ। আৰু ব্ৰহ্মপুত্ৰৰ ওপৰত আৰু গেংগেটিক গংগাৰ ওপৰতো আমি কৰিম, আৰু ভৱিষ্যত সময়ত আমাৰ যিবোৰ গৱেষণা সেইবিলাকে আমাৰ ৰিভাৰ ডলফিনবিলাকক প্ৰটেকশ্যন আৰু কনজাৰ্ভেশ্যন কৰিব পৰাত সহায় কৰিব বুলি মই আশা কৰিছোঁ।
1: শিশু সংৰক্ষণ সম্পৰ্কে নিজৰ মতামত জনাইছে কটন বিশ্ববিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ এগৰাকী গৱেষিকা ছাত্ৰী অৰ্পিতা চৰকাৰে।
4: নমস্কাৰ, এজ এ ৰিচাৰ্চ স্কলাৰ প্লাছ এজ এ ষ্টুডেণ্ট মই এইটো চাইছোঁ যে এতিয়া অসমত ইমান ৰিভাৰ ডলফিন পোৱা নাযায় যোনটো আপোনাৰ আগত পোৱা গৈছিলে। কাৰেণ্টলি আপোনাৰ 584 মান চাগে ৰেকৰ্ড কৰা হৈছে নাম্বাৰ্ছ অফ ৰিভাৰ ডলফিন। চ' অবভিয়াছলি ইয়াৰ কনজাৰ্ভেশ্যন এটা বহুত মেইন এছপেক্ট হয়, বহুত বাৰ্নিং টপিক হয়। গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই বহুত কিবা কিবি আপোনাৰ প্ৰজেক্ট ওলাইছে, যাৰে মাজত প্ৰজেক্ট ডলফিন বুলি এটা 2020ত ইহঁতে লঞ্চ কৰিছে। এইটো প্ৰজেক্ট ফৰ বোথ ৰিভাৰ এণ্ড মেৰাইন ডলফিনছৰ কাৰণে কৰা হৈছে। ইয়াত গভৰ্ণমেণ্টে আপোনাৰ বহুত টাইপৰ অবজেক্টিভছ লৈছে, যেনেকৈ আপোনাৰ কেনেকৈ আপোনাৰ পপুলেশ্যনটো, ডলফিন পপুলেশ্যনটো কেনেকৈ কনজাৰ্ভ কৰিব পাৰি, দেন আপোনাৰ ডিফাৰেণ্ট টাইপছ অফ থ্ৰেটছ, যেনেকৈ পলিউশ্যনে হৈ যাওক অথবা আপোনাৰ এক্সিডেণ্টেল ডেথ কেতিয়াবা হৈ যায় তাৰ, যেতিয়া সি ইউনো পাৰত আহি কিনে এই জালত ফচি যায়, তো কেতিয়াবা এক্সিডেণ্টেল ডেথ হৈ যায়, অথবা আপোনাৰ চাব যে সেইকেইটা বস্তুক যাতে সি ৰিডিউচ কৰিব পাৰে, গভৰ্ণমেণ্টে বহুত কিবা কিবি অবজেক্টিভছ লৈছে চ' ডেট এই শিশুৰ নাম্বাৰটো, কোৱান্টিটিটো বঢ়াব পাৰে। মই এজ এ ষ্টুডেণ্ট এইটোৱে চাওঁ যে ফ্ৰম আৰ পইণ্ট অফ ভিউ এজ এ ৰিচাৰ্চ স্কলাৰ মই ভাবোঁ যে এটা কলেজত আপুনি বা এটা ইউনিভাৰ্চিটিত গভৰ্ণমেণ্টে যদি এটা ইউনো পাৰ্টিকুলাৰ কিবা ফাণ্ডছ এলট কৰে ফৰ চাৰ্টেন প্ৰজেক্টছ, মই এনেকৈ কোৱা নাই যে গোটেইকেইটা ষ্টুডেণ্টছক আপুনি যাব দিয়ক, নহয়, কিবা এটা আপুনি প্ৰজেক্ট ওলাই দিয়ক যে পাৰ্টিকুলাৰলি ফৰ ইউনো ৰিভাৰ ৱাটাৰ ডলফিন কনজাৰ্ভেশ্যন কিবা ওলাওক, সেইটোত আপুনি ছিলেক্টেড ইউনো 10 ষ্টুডেণ্টছক ছিলেক্ট কৰক, তাৰ ইণ্টাৰভিউ লওক ভালকৈ কৰি কিনে, তাক বেলেগ বেলেগ জেগাত ইহঁতক গৈ কিনে ছাৰ্ভে কৰিব দিয়ক, অন চাইট গৈ কিনে ছাৰ্ভে কৰক, গৈ কিনে তাৰ কিমান কোৱান্টিটি আছে, কিমান ডাইভাৰ্চিটি কিমান আছে, কিমান কেইটা আছে, এইবিলাক যদি চাব পৰাকৈ কিবা প্ৰজেক্টছ যদি হয় সেইকেইটা এৰিয়াকেইটাৰ ওচৰৰ যোনটো কলেজ আছে, যেনেকৈ আপুনি চাওক বকো কলেজ, বকো কলেজ আপোনাৰ বকো কলেজৰ ওচৰত যোনটো ৰিভাৰ আছে আপোনাৰ কুলচি ৰিভাৰ, কুলচি ৰিভাৰৰ আপুনি এইটো চাইটিং পোৱা হৈছে, সেই বকো কলেজত যদি আপুনি কিবা এটা এনেকৈ প্ৰজেক্ট ওলাব পাৰে যোনটো আপোনাৰ ষ্টুডেণ্টছক মটিভেট কৰিব, ইট উইল গিভ দেৰ উইল বি ফাণ্ডেড, আপুনি এটা চিটিজেন হৈ কিনে যদি কিবা এটা দিব পাৰে টু ছায়েন্স, আই থিংক ডেট উইল বি এ গ্ৰেট অবজেক্টিভ। আপুনি ষ্টুডেণ্টছক চাইটত গৈ কিনে লোকেল মানুহৰ লগত কথা পাতিব দিয়ক, কথা পাতি কিনে ইউ নো ইউল গেট টু নো এবাউট চাৰ্টেন থিংছ, লাইক বহুত কথা হয় কি, বহুত কথা আপোনাৰ মানুহে গভৰ্ণমেণ্টক ক'ব নিবিচাৰে, কিন্তু আপুনি যদি এটা ষ্টুডেণ্ট

0: লগতে উন্মোচন কৰা হ'ব পূৰ্বে আকাশবাণীয়ে প্ৰকাশ কৰা আকাশী নামৰ আলোচনীৰ অসমীয়া সংস্কৰণৰ এমুঠি নিৰ্বাচিত লেখাৰ সংকলন আকাশী
1: আৰু আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰি উলিওৱা এখন ই মেগাজিন।
0: উপজা দিনৰ সুবাস
2: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত
3: আপোনাসৱক সাদৰ আমন্ত্ৰণ জনাওঁ।

প্ৰিয় শ্ৰোতা, এইবাৰ আগবঢ়াবলৈ লৈছোঁ একক ছবিৰ গীতৰ অনুষ্ঠানটি। আজিৰ অনুষ্ঠানটিত আগবঢ়াইছোঁ বাহাৰুল ইছলাম পৰিচালিত ছবি ৰ'দৰ চিঠিৰ কেইটিমান গীত।

প্ৰিয় শ্ৰোতা, জুবিন গাৰ্গৰ কণ্ঠত এই গীতটি শুনিলে। এইবাৰ আগবঢ়াবলৈ লৈছোঁ জুবিন গাৰ্গৰ কণ্ঠত আন এটি গীত ৰ'দৰ চিঠি ছবিখনৰে।

ইমানপুৰ শ্ৰোতাসকলে একক ছবিৰ গীত শুনিলে। আজিৰ ছবি আছিল ৰ'দৰ চিঠি। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে কৰিশ্মা পূজাৰীৰ সৈতে মই ৰুজিমুদৈ বিদায় লৈছো। নমস্কাৰ।

পৰাই শ্ৰোতাসকলে যুৱক যুৱতীৰ বাবে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী শুনিলে। অনুষ্ঠান প্ৰচাৰিত হৈছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষ পৰ্যোগে মিডিয়া মেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্জত আৰু DRM ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্জত। এতিয়াৰ অনুষ্ঠানৰ সৈতে ষ্টুডিঅ'ত আছো মই কৌশিকী গোস্বামী। নিবেদন কৰিবলৈ লৈছো বসন্ত পাটগিৰিৰ কণ্ঠত লোকগীত।

ভজনৰ অনুষ্ঠানটি শুনিলে। লোকগীতৰ অনুষ্ঠানটি শুনিলে। আজিৰ অনুষ্ঠানৰ শিল্পী আছিল বসন্ত পাটগিৰি। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলো হাৰ্জত আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলো হাৰ্জত।

এতিয়া আগবঢ়াইছো ভজনৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানৰ পুনতে নিবেদন কৰিছো অনুৰাধা পৰমালৰ কণ্ঠৰ এই ভজনটি।

শ্ৰোতাসকলে ভজন শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ যোগে। অনুষ্ঠানত এইবাৰ শুনক জগজিৎ সিঙৰ কণ্ঠৰ এই ভজনটি।

যেনেদৰে এন্ধাৰ আৰু পোহৰৰ মাজেৰে পৃথিৱী, ঠিক তেনেদৰেই ভাল আৰু বেয়াৰ মাজেৰে গঢ়ি উঠে সমাজ। যেনেদৰে প্ৰতিজন ব্যক্তিৰে কিছু ভাল গুণ আছে, ঠিক তেনেদৰে তেওঁলোকৰ মাজত নিহিত হৈ থাকিব পাৰে কিছু নকাৰাত্মক গুণ। কিন্তু এনে সকলো এন্ধাৰৰ শেষত পোহৰৰ বিজয় নিশ্চিত। আজিৰ ৰামধেনু অনুষ্ঠানৰ পুনতেই নিবেদন কৰিছো ৰত্নাকৰ চিনেমাখনৰ পৰা জুবিন গাৰ্গ আৰু গায়ত্ৰী হাজৰিকাৰ দ্বৈতকণ্ঠত মোৰ ভাল লগা এই গীতটি।

কি ভাল কি বেয়া, মনত আছে মানে শিকলি, পাহৰা মানে শিকনি। কেতিয়াবা স্মৃতিবোৰে সুৰ এটি হৈ নিচুকায় আৰু কেতিয়াবা কাহিনী হৈ গঢ়ি তোলে কোনো ব্যক্তিক সম্পূৰ্ণ নতুনভাৱে। কিতাপৰ কিছু পৃষ্ঠাৰ দৰে স্মৃতিবোৰ খোদিত হৈ ৰয় মনত। প্ৰিয় শ্ৰোতা, ঘোষক ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনুত এইবাৰ নিবেদন কৰিছোঁ ৰাজ চিনেমাখনৰ পৰা এটি গীত। গীতটিত কণ্ঠদান কৰিছে সোনু নিগম আৰু শ্ৰেয়া ঘোষালে।

জীৱনত সফল হ'বলৈ জ্ঞান, পৰিশ্ৰম আৰু আত্মবিশ্বাস অতি প্ৰয়োজনীয়। বহু সময়ত আমি নিজকে আনৰ লগত তুলনা কৰি নিৰাশ হওঁ, কিন্তু প্ৰতিজন মানুহৰ নিজা প্ৰতিভা আৰু শক্তি থাকে। নিজৰ ওপৰত বিশ্বাস ৰাখিলে যিকোনো ডাঙৰ বাধাও সহজে অতিক্ৰম কৰিব পাৰি। প্ৰিয় শ্ৰোতা, অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ অৰিজিত সিং আৰু অন্তৰা মিত্ৰৰ দ্বৈত কণ্ঠত আজহাৰ চিনেমাখনৰ পৰা এই গীতটি।

জীৱনত সকলো কথা শব্দেৰে ক'ব নোৱাৰি, কিছুমান অনুভৱ মাথো সুৰে বুজায়। হয়তো সেইকাৰণেই আমি দুখত গান শুনো, সুখত গান গাওঁ, আৰু কেতিয়াবা কোনো বিশেষ গানত নিজকে বিচাৰি পাওঁ। প্ৰিয় শ্ৰোতা, শুনাবলৈ লৈছোঁ জুবিন গাৰ্গৰ কণ্ঠত মোৰ ভাল লগা

ক্ষমা কৰিব প্ৰিয় শ্ৰোতা, অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো চিম্বা চিনেমাখনৰ পৰা এটি গীত। গীতটিত কণ্ঠদান কৰিছে ৰাহত ফাতেহ আলী খান, এছ এছ কোৰ আৰু তানিষ বাস্কিয়ে।

সময়ে আমাক আগুৱাব শিকায় আৰু সময়ৰ লগত মিলিব নোৱাৰাজনেই বুজি পায় আনতকৈ পিছ পৰি থকাৰ সেই যাতনা। সেয়ে জীৱনত হোৱা পৰিৱৰ্তনসমূহক সহজভাৱে গ্ৰহণ কৰি পৰিৱৰ্তনৰ সৈতে খোজ মিলাই আগুৱাই যোৱাৰ চেষ্টা কৰিব লাগে আৰু এই চেষ্টাই মানুহৰ জীৱনলৈ কঢ়িয়াই আনে সফলতা। প্ৰিয় শ্ৰোতা, আজিৰ ৰামধেনু অনুষ্ঠানৰ শেষত জুবিন গাৰ্গৰ কণ্ঠত মোৰ ভাল লগা এটি গীত আগবঢ়াইছোঁ আৰু এই গীতটোৰে মই কৌশিকীয়ে বিদায় লৈছোঁ আজিৰ ৰামধেনু অনুষ্ঠানৰ পৰা।

ছাব্বিছ কিলোহাৰ্টজ। এতিয়া শুনক শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানৰ শিল্পী পণ্ডিত হৰিপ্ৰসাদ চৌৰাচীয়া, ৰাগ বেহাগ।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত পণ্ডিত হৰিপ্ৰসাদ চৌৰাচীয়াৰ বাঁহী বাদন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া সময় নিশা 10:35 যোৱাৰ লগে লগে অন্ত পৰিল আমাৰ আজিৰ প্ৰচাৰণৰ। আমাৰ কাইলৈ প্ৰচাৰণ মুকলি কৰা হ'ব 5:30 বজাত। এতিয়ালৈ শুভৰাত্ৰি, জয় হিন্দ।